নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ ছদিন, 1948 শকাব্দৰ এক শাওন আৰু 2026 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 23 তাৰিখ। এতিয়া সময় পোৱা 5:43:42 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত সংগীতা দেৱী, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, বিশ্বদেৱ স্বৰ্গীয়াৰী, আনোৱাৰ আলী আৰু মায়ামণি শৰ্মা, আৰু ট্ৰান্সমিটাৰত আছে তিলক চন্দ্ৰ দাস আৰু আছিফ আহমেদ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

শ্ৰোতাসকলে ইমান পৰে ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা শুনিলে। আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল ক্ৰমে গুণীন্দ্ৰনাথ ওজাৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, বীৰিণা পাঠকৰ কণ্ঠৰ লোকগীত, ৰীণা দেৱী আৰু সংগ্ৰীবিন্দৰ কণ্ঠৰ চিয়াগীত, ইজ্জত সিঙৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু পাপৰি ঠাকুৰীয়াৰ কণ্ঠৰ ভজনেৰে।

প্ৰথমেই শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা আজি প্ৰচাৰ হবলগীয়া অনুষ্ঠানসূচীৰ বিষয়ে। আজি পুৱা 6:15 সুৰজিৎ দত্তৰ কণ্ঠৰ ভজন, পুৱা 6:20 ৰশ্মিৰেখা হাজৰিকাৰ কণ্ঠৰ লোকগীত, পুৱা 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিউ বাতৰি, 9:15 ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ,

দ্বিতীয় অধিবেশনৰ দিনৰ 11:30 বজাৰ গীতিমালিকাৰ গীত অনুষ্ঠানত মিতালী চৌধুৰী, দিলীপ চৌধুৰী, দুৰ্গাময়ী বৰা, পুলক বেনাৰ্জী আৰু তৃষা শইকীয়াৰ কণ্ঠৰ গীত। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, তৰন্নম, শোৰ ছায়া, প্ৰাদেশিক সংগীত আৰু গীত ৰংগিলে। বিয়লি 3:00 পৰা আকাশবাণী ৰেইনবৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

বিয়লি 5:10ৰ পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত 7:20ৰ হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি লেখক কণ্ঠশিল্পী পিনাকী দাস। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। তাৰোপৰি নিয়মীয়া অনুষ্ঠানৰ ভিতৰত আছে মনোৰঞ্জন, শিক্ষণ প্ৰশিক্ষণ সংস্থান, দীপাক্ষী কলিতাৰ কণ্ঠৰ লোকগীত আৰু কৰবী আচাৰ্যৰ কণ্ঠৰ আধুনিক গীত। নিশা 8:15ত সংসদত আজিৰ দিনটো, নিশা 8:30ত ভজনৰ অনুষ্ঠান, নিশা 9:30ত ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, আৰু নিশা 10:00ত কুৱেশ্যন আৱাৰ ইন পাৰ্লিয়ামেণ্ট।

এতিয়া শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ মহাবাহু যোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ বিষয়ে। আজি দিনৰ 12:30 বজাৰ আইডিঅ'ৰ বুলনি অনুষ্ঠানত আলোচনাৰ বিষয় গৰম বন্ধ, শৈশৱৰ মধুৰ স্মৃতি বনাম পৰিৱৰ্তিত সময়, আঁত ধৰিব নিভাৰাণী ৰায়ে। নিশা 8:02 বজাৰ নতুন দিগন্ত অনুষ্ঠানৰ আলোচনাৰ বিষয় ভূগৰ্ভস্থৰ প্ৰাণীয়ে উদ্ভিদৰ স্বাস্থ্য তথা কাৰ্বন আৰু পানীৰ অন্তঃক্ৰিয়াক কেনেদৰে প্ৰভাৱিত কৰে। আলোচনাত অংশ ল'ব দিবাকৰ দেৱ আৰু ইউনুছ ছেলিমে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 বজাৰ কৃষি জগত অনুষ্ঠানৰ আলোচনাৰ বিষয় মাছ পোহা পুখুৰীৰ যতন। আলোচনাত অংশগ্ৰহণ কৰিব ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু সঞ্জয় শৰ্মাই, প্ৰযোজনা উৎপল বৰাৰ। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 10:00 বজাত মাটিৰ গান, পুৱা 12:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো সুৰজিৎ দত্তৰ কণ্ঠৰ এটি ভজন।

শ্রোতাসকলে সুরজিৎ দত্তর কণ্ঠৰ এটি ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো ৰশ্মিৰেখা হাজৰিকাৰ কণ্ঠৰ দুটি লোকগীত।

শ্ৰোতাসকলে ৰশ্মিৰেখা হাজৰিকাৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। নিবেদন কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত আৰম্ভণিতে শুনাবলৈ লৈছো ব্ৰহ্মচাৰী ছবিখনৰ পৰা মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ৰাজেন্দ্ৰ কৃষণৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষাণে।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো তুমছে অচ্ছা কোন হে। এই ছবিখনৰ পৰা লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা হসৰত জয়পুৰীৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষাণে।

0: से कुछ होता है। आँखों में आँखें ना डालो, मुझे कुछ होता है।
1: শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মাছুম ছবিখনৰ পৰা অনুপ ঘোষালৰ কণ্ঠৰ এটি গীত। গীতৰ কথা গুলজাৰৰ আৰু গীতটিৰ সংগীত কৰিছে আৰ ডি বৰ্মনে।

মধুবন অনুষ্ঠানটিত এবাৰ শুনাবলৈ লৈছো লাভ ষ্টৰী ছবিখনৰ পৰা লতা মংগেশকাৰ আৰু অমিত কুমাৰৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা আনন্দ বক্সীৰ আৰু গীতটিৰ সংগীত কৰিছে ৰাহুল দেৱ বৰ্মানে।

শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা শুনি আছে অনুষ্ঠান মধুবন। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো শৈলেন্দ্ৰ সিঙৰ কণ্ঠত ববী ছবিখনৰ পৰা এটি গীত। গীতৰ কথা আনন্দ বক্সীৰ আৰু গীতটিৰ সংগীত কৰিছে লক্ষ্মীকান্ত প্যাৰেলালে।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ কণ্ঠত আৰাধনা ছবিখনৰ পৰা এই গীতটি, গীতৰ কথা আনন্দ বক্সীৰ।

0: মধুবন অনুষ্ঠানটির ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা দুদিনীয়াকৈ ৰোমানিয়া ভ্ৰমণ কৰিব। অসমৰ বান পৰিস্থিতি আজি অপৰিৱৰ্তিত হৈ আছে। সাম্প্ৰতিক বানত 6,53,000ৰ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে অসম, পশ্চিমবংগ আৰু জম্মু কাশ্মীৰত বানৰ ফলত বহু লোকৰ প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে আৰু স্কটলেণ্ডৰ গ্লাছগোত আজি 23 সংখ্যক কমনৱেলথ গেমছ আৰম্ভ হ'ব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা দুদিনীয়াকৈ ৰোমানিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিয়ে ৰোমানিয়াৰ ৰাষ্ট্ৰপতি নিকোছাৰ ডেন, অন্তৰ্বৰ্তী প্ৰধানমন্ত্ৰী ইলি বলোজেন, ৰোমানিয়া ছিনেটৰ অধ্যক্ষ মিৰ্চিয়া আব্ৰুডিয়ান আৰু চেম্বাৰ অব ডেপুটিজৰ অধ্যক্ষ ছৰিন গ্ৰিনডিয়ানক সাক্ষাৎ কৰিব। তেওঁ লগতে ভাৰত ৰোমানিয়া সংসদীয় মৈত্ৰীগোটৰ সদস্যসকলকো সাক্ষাৎ কৰাৰ কথা। ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াৰ পাছত ভাৰত ৰোমানিয়া ব্যৱসায়িক মঞ্চত

0: ভাষণ দিব আৰু ৰোমানিয়াত থকা ভাৰতীয় লোকসকলৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে যোৱা 19 জুলাইৰ পৰা ত্ৰিদেশীয় ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে মালডোভা উত্তৰ মেচিডনিয়া ভ্ৰমণ কৰাৰ পাছত আজি ৰোমানিয়া ভ্ৰমণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ৰাষ্ট্ৰপতিগৰাকীৰ এই দেশ তিনিখন ভ্ৰমণে ভাৰতৰ সৈতে তিনিওখন ৰাষ্ট্ৰৰ পাৰস্পৰিক বিনিময় শক্তিশালী কৰি তুলিব। উত্তৰ মেচিডনিয়াৰ ৰাষ্ট্ৰপতি গৰ্ডনা চিলজানোভস্কা ভাটকোভাই কৈছে যে এগৰাকী মহিলা বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাটো গৌৰৱৰ বিষয়। উত্তৰ মেচিডনিয়াৰ স্কোপজেত আকাশবাণীৰ সংবাদদাতা সুভাশ্ৰী মহাপাত্ৰৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী ডাভকোভাই কয় যে ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ সুদীৰ্ঘ ইতিহাস আৰু আধ্যামিকতাৰ প্ৰতি আগ্ৰহী হৈছিল। তেওঁ কয় যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক লগ পোৱাৰ পাছতো তেওঁ অতিশয় আপ্লুত হৈছিল। কেৱল মহিলাইহে যে পৃথিৱীখন সলনি কৰিব পাৰে সেই কথা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ পাছত তেওঁ দৃঢ়ভাৱে অনুভৱ কৰিছিল বুলি উত্তৰ মেচিডনিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু সম্প্ৰতি চৰকাৰী কাৰ্যসূচীৰে উত্তৰ মেচিডনিয়াত আছে আৰু আজি তেওঁ ৰোমানিয়ালৈ যাব। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 11খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। সাম্প্ৰতিক বানত 40টা ৰাজহ চক্ৰৰ 939খন গাঁৱৰ 6,53,164 লোক ক্ষতিৰ সন্মুখীন হৈছে। কালি শিৱসাগৰ আৰু যোৰহাটত 3জনকৈ, চৰাইদেউত 2জন আৰু কাৰ্বি আংলঙত 1জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 40লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 24,897 হেক্টৰৰ অধিক কৃষিভূমি প্লাৱিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 106টা আশ্ৰয় শিবিৰ আৰু 381টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰী, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে অসম, পশ্চিমবংগ আৰু জম্মু কাশ্মীৰত সৃষ্টি হোৱা বান পৰিস্থিতিৰ ফলত বহু লোকৰ প্ৰাণহানি হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে উপ ৰাষ্ট্ৰপতিগৰাকীয়ে বানত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। শ্ৰীৰাধাকৃষ্ণনে আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে এই দুৰ্যোগৰ কবলত পৰা লোকসকলৰ শীঘ্ৰে পুনৰ সংস্থাপন কৰা হ'ব বুলি আশা প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ফিলিপাইনছৰ মেনিলাত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ আপাহতে কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দক সাক্ষাৎ কৰে। এই সাক্ষাৎ সন্দৰ্ভত সামাজিক মাধ্যমত লিখা এটা পোষ্টত ডঃ জয়শংকৰে কয় যে ভাৰত আৰু কানাডাৰ সহযোগিতা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। সাক্ষাৎকালত হোৱা আলোচনাত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে গঢ় দিয়া সম্পৰ্কৰ আধাৰত লক্ষ্যত উপনীত হোৱা বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হয় বুলিও তেওঁ প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে নিউজিলেণ্ডৰ বিদেশ মন্ত্ৰী উইনষ্টন পিটাৰছকো সাক্ষাৎ কৰে আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ নিৰাপত্তা পৰিস্থিতিক লৈ মত বিনিময় কৰে। আলোচনাকালত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত সামুদ্ৰিক সহযোগিতা বৃদ্ধিৰ বিষয়টোৱে আগস্থান লাভ কৰে। ডঃ জয়শংকৰে কালি মেনিলাত আছিয়ান গোষ্ঠীৰ সচিবপ্ৰধান ডঃ কাও কিম হাউনৰ সৈতেও মত বিনিময় কৰে। ব্যাপক কৌশলগত সহযোগিতাক আগুৱাই নিয়াৰ বাবে আছিয়ান সচিবালয়ৰ পৰা নিৰৱচ্ছিন্নভাৱে সহায় আগবঢ়োৱাৰ বাবে তেওঁ সচিবপ্ৰধানগৰাকীক ধন্যবাদ জনায়। তেওঁ কয়
1: In this era of volatility and disruption, the most visible stress is on supply chains. Energy, food and health security can no longer be taken for granted. Observing international law in that regard is therefore vital. 2026 is the ASEAN-India year of maritime cooperation. At the same time, both India and ASEAN are optimistic about their prospects. Our eyes must therefore be firmly fixed on opportunities even while addressing challenges.
0: চলিত বৰ্ষৰ পৰা 2030 চনৰ ভিতৰত ৰাজনীতি, অৰ্থনীতি, নিৰাপত্তা, সংস্কৃতি আদি বিষয়ত সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে ভাৰত আছিয়ান কাৰ্য পৰিকল্পনাৰ মূল স্তম্ভসমূহ সন্দৰ্ভতো নেতা দুয়োগৰাকীয়ে মত বিনিময় কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস। 1927 চনৰ 23 জুলাইত ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানীৰ অধীনত বম্বে ষ্টেচনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰাৰ স্মৃতিত আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। 1937 চনৰ 8 জুনত ইণ্ডিয়ান ষ্টেট ব্ৰডকাষ্টিং ছাৰ্ভিচেছৰ নাম অল ইণ্ডিয়া ৰেডিঅ' আৰু 1956 চনত আকাশবাণী ৰখা হয়। স্বাধীনতা আন্দোলনৰ সময়ৰ পৰা ৰেডিঅ' তথ্য সম্প্ৰচাৰ আৰু জনসাধাৰণৰ মাজত একতা সৃষ্টিৰ ক্ষেত্ৰত শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈ আহিছে। স্বাধীনতা লাভৰ পৰৱৰ্তী সময়ত এই মাধ্যমে গ্ৰামাঞ্চলত স্বাক্ষৰতা, স্বাস্থ্য সজাগতা আৰু কৃষি সম্পৰ্কীয় জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে। 1957 চনত আকাশবাণীয়ে জনপ্ৰিয় চলচ্চিত্ৰ গীতৰ প্ৰচাৰেৰে বিবিধ ভাৰতী সেৱা আৰম্ভ কৰে। 1927 চনৰ পৰা জনসাধাৰণৰ জীৱনত ৰেডিঅ'ই শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে। বহুজন সুখায় বহুজন হিতায় বাণীৰে আকাশবাণীয়ে জনসাধাৰণৰ শৈক্ষিক, মনোৰঞ্জন আৰু তথ্য প্ৰদানৰ দিশত অনবদ্য ভূমিকা পালন কৰি আহিছে। ভাৰত ডিজিটেল যুগৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে ৰাজহুৱা সম্প্ৰচাৰ সেৱাৰ এই আদৰ্শ প্ৰাসংগিক হৈ আছে আৰু ৰেডিঅ' ভাৰতীয় সমাজৰ বাবে গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে বিবেচিত হৈ আহিছে। কেনিয়াত থকা ভাৰতৰ উচ্চায়ুক্ত ডঃ আদৰ্শ শ্বাইকাই ইবোলা জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা প্ৰতিৰোধৰ বাবে কেনিয়াৰ প্ৰস্তুতি শক্তিশালী কৰাৰ উদ্দেশ্যে 4.5 টন চিকিৎসা সামগ্ৰীৰ প্ৰথমটো সাহায্য খেপ কালি নাইৰবিত দেশখনৰ স্বাস্থ্য বিভাগৰ কেবিনেট সচিব এডেন ডোৱালেক অৰ্পণ কৰে। এই চিকিৎসা সাহায্যৰ ভিতৰত আছে PPE কিট, নমুনা পৰিবহণ কিট, ইনফ্ৰাৰেড থাৰ্মোমিটাৰ, ফেচ শ্বিল্ড, গধুৰ সুৰক্ষামূলক বুট আৰু অন্যান্য সংক্ৰমণ প্ৰতিৰোধী সামগ্ৰী। অহা কেইটামান দিনৰ ভিতৰতে চিকিৎসা সাহায্যৰ দ্বিতীয়টো খেপ যোগান ধৰাৰ সম্ভাৱনা আছে বুলি নাইৰবিস্থিত ভাৰতীয় উচ্চায়ুক্তই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে। আফ্ৰিকাৰ প্ৰভাৱিত অঞ্চলসমূহত ইবোলা প্ৰতিৰোধী প্ৰস্তুতিলৈ সঁহাৰি জনাই ভাৰতে এই পৰ্যন্ত ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰসমূহলৈ 45 টনতকৈ অধিক চিকিৎসা সামগ্ৰী আগবঢ়াইছে। স্কটলেণ্ডৰ গ্লাছগোত আজি 23 সংখ্যক কমনৱেলথ গেমছ আৰম্ভ হ'ব। 74খন ৰাষ্ট্ৰৰ খেলুৱৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। উদ্বোধনী অনুষ্ঠানত অলিম্পিক পদক বিজেতা নীৰজ চোপ্ৰা, অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৱে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 125 জনীয়া খেলুৱৈ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10 বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰে 8 বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। এইবাৰ এথলেটিক্স, ছুইমিং, 3x3 বাস্কেটবল, ভাৰোত্তোলন, আৰ্টিষ্টিক জিমনাষ্টিক্স, নেটবল, বক্সিং, জুডোকে ধৰি বিভিন্ন শিতানত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ভাৰতীয় দলটোত 78গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48গৰাকী মহিলা খেলুৱৈ আছে। লাভলীনাৰ লগতে ভাৰতীয় দলটোত এইবাৰ লন বল খেলুৱৈ নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু পেৰাচাইক্লিষ্ট লিছা দাসে স্থান লাভ কৰিছে। উল্লেখযোগ্য যে বিগত কমনৱেলথ গেমছত নয়নমণিয়ে সোণৰ পদক অৰ্জন কৰিছিল। ভাৰতে যোৱাবাৰৰ কমনৱেলথ গেমছত 61টা পদক লাভ কৰিছিল। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰ পৰা দুদিনীয়াকৈ ৰোমানিয়া ভ্ৰমণ কৰিব। অসমৰ বান পৰিস্থিতি আজি অপৰিৱৰ্তিত হৈ আছে। সাম্প্ৰতিক বানত 6,53,000ৰ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে অসম, পশ্চিমবংগ আৰু জম্মু কাশ্মীৰত বানৰ ফলত বহু লোকৰ প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। স্কটলেণ্ডৰ গ্লাছগোত আজি 23 সংখ্যক কমনৱেলথ গেমছ আৰম্ভ হ'ব আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
2: মিডিয়া ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে এয়া নিৰ্মালী দাসৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা শুনি আছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত এইবাৰ এয়া চয়নিকা কলিতাৰ কণ্ঠৰ গীত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংৰাজীক বিষয় হিচাপে লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেচন টেকনলজি বা ইনফৰমেচন টেকনলজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323টা। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকাৰ লগতে অন্যান্য বানচ।

0: থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰমেচন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যনক বিষয় হিচাপে লৈ বি এছ চি ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত বি ই বা ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238টা, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগতে অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু আই টি এৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: মন কি বাত হ্যা জন জন কি সভি কি কুছ অপনি সি অনকহি বিরাসত কি উম্মীদে নয় ভারত কি তো সুনিয়ে ইস মহিনে 26 জুলাই সুবহ 11 বজে মন কি বাত আকাশবাণী অর দূরদর্শন কে সভি চ্যানেলো অর প্রসার ভারতী কে ওটিটি প্ল্যাটফর্ম ওয়েভস পর মাননীয় প্রধানমন্ত্রী কে প্রসারণ কে তুরন্ত বাদ মন কি বাত কা প্রাদেশিক ভাষাও মে অনুবাদ আপ সুন সকতে হ্যাঁ আকাশবাণী অর দূরদর্শন কে সম্বন্ধিত প্রাদেশিক চ্যানেলো পর মন কি বাত কে প্রাদেশিক ভাষাও মে অনুবাদ কা পুনঃ প্রসারণ আপ সুন সকতে হ্যাঁ রাত 8 বজে আকাশবাণী অর দূরদর্শন কে সভি প্রাদেশিক চ্যানেলো পর তো ইয়াদ রাখে রবিবার 26 জুলাই সুবহ 11 বজে মন কি বাত।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
3: আওর ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
4: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি আৰু 8 বজাৰ পৰা সমাচাৰ প্ৰভাত মৰ্ণিং নিউজ আৰু নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
5: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 11খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। সাম্প্ৰতিক বানত 40টা ৰাজহ চক্ৰৰ 939খন গাঁৱৰ 6,53,164 জন লোক ক্ষতিৰ সন্মুখীন হৈছে। কালি শিৱসাগৰ আৰু যোৰহাটত 3জনকৈ, চৰাইদেউত 2জন আৰু কাৰ্বি আংলঙত 1জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 40লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 24,897 হেক্টৰৰ অধিক কৃষিভূমি প্লাৱিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 106টা আশ্ৰয় শিবিৰ আৰু 381টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকাৰ সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰী, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। তদুপৰি এই আকস্মিক বানৰ কাৰণ সম্পৰ্কে বৈজ্ঞানিক বিশ্লেষণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাছত উপগ্ৰহ চিত্ৰৰ জৰিয়তে সমগ্ৰ অঞ্চলটো অধ্যয়ন কৰি প্ৰকৃত কাৰণ বিশ্লেষণ কৰা হ'ব।
6: তেওঁলোকে কৈছে যে ক্লাউড ব্লাষ্ট হৈছে, কিন্তু লগত আৰু কি হৈছিল কি হোৱা নাই আমি ছেটেলাইটৰ মেপ পৰীক্ষা কৰিলে আমি গম পাম। আৰু এইটো এবাৰত হোৱা ঘটনা নে প্ৰতি বছৰেই হ'ব, এই গোটেই কথাখিনিৰ ওপৰত আমি এটা ষ্টাডি কৰিব লাগিব, কাৰণ মানুহৰ ক্ষয় ক্ষতি বহুত হৈছে। গতিকে মই অকণমান বানপানীটোৰ খাপ কমিলেই, মানে এয়াৰ স্পীডটো অলপ কমিলেই আমি তাৰে মন ডিষ্ট্ৰিক্টৰ ছেটেলাইট মেপখিনি ষ্টাডি কৰিব লাগিব আৰু কি প্ৰাকৃতিক ঘটনা ঘটিছে তাৰ বিষয়ে।
5: এইবাৰৰ বানত শিৱসাগৰ জিলাৰ পাঁচটা ৰাজহ চক্ৰৰ 328খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ 3,92,195 লোক ক্ষতিগ্ৰস্ত হৈছে। 12,416 হেক্টৰৰ অধিক কৃষিভূমি পানীৰ তলত আছে। প্ৰশাসনে জিলাখনত 49টা সাহায্য শিবিৰ আৰু 181টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে 8,259 লোকক নিয়োগ কৰা হৈছে। এছ ডি আৰ এফ, এন ডি আৰ এফ, বায়ুসেনা বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। যোৰহাট জিলাত বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ শিশুসকলক মানসিক চাপৰ পৰা দূৰত ৰখাৰ বাবে জিলা প্ৰশাসনে সুব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰশাসনে তেওঁলোকৰ খাদ্য, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে মানসিক স্বাস্থ্য আৰু মনোৰঞ্জনৰ দিশত গুৰুত্ব আৰোপ কৰিছে। জিলাখনৰ আশ্ৰয় শিবিৰসমূহত শিশুসকলৰ বাবে খেল ধেমালিৰ সামগ্ৰী যোগান ধৰাৰ লগতে আনন্দদায়ক পৰিৱেশ গঢ়ি তোলা হৈছে। ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কটাই কালি চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন বিভাগৰ প্ৰস্তুতিৰ বুজ লয়। গুৱাহাটীৰ মুখ্য সচিবৰ সন্মিলন কক্ষত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল চুইটি চাংচানে মুখ্য সচিবগৰাকীক ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে সবিশেষ অৱগত কৰে। ড০ কোটাই ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, মাজুলী, শোণিতপুৰ আৰু কামৰূপ মহানগৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মত বিনিময় কৰি তেওঁলোকক বান ক্ষতিগ্ৰস্ত জিলাকেইখন, বিশেষকৈ সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ বাবে অত্যাৱশ্যকীয় সাহায্য সামগ্ৰীৰ যোগান ধৰাত সহযোগিতা আগবঢ়াবলৈ আহান জনায়। তেওঁ লগতে শিৱসাগৰ জিলালৈ প্ৰেৰণ কৰাৰ বাবে এই জিলাকেইখনত থকা হাত নাও, উদ্ধাৰ কাৰ্যত ব্যৱহাৰ কৰা নাও, খোৱাপানীকে ধৰি অন্যান্য সামগ্ৰীৰ মজুতৰ বুজ লয়। মুখ্য সচিবগৰাকীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, সেনাবাহিনী, বায়ুসেনা, ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, উত্তৰ পূব সীমান্ত ৰেলৱে, ভাৰতৰ খাদ্য নিগম, ভাৰত সঞ্চাৰ নিগম লিমিটেড আৰু দূৰসংযোগ বিভাগৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহক ক্ষতিগ্ৰস্ত লোকসকলক যাৱতীয় সাহায্য প্ৰদান প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন হোৱাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়। তেওঁ লগতে বান ক্ষতিগ্ৰস্ত এলেকাসমূহৰ সাহায্য শিবিৰত প্ৰয়োজনীয় সেৱাৰ যোগান ধৰিবলৈ আৰু এই অঞ্চলসমূহ পুনৰ বাহুপযোগী কৰাৰ বাবে ব্যৱস্থা ত্বৰান্বিত কৰিবলৈ ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে। আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস। 1927 চনৰ 23 জুলাইত ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানীৰ অধীনত বম্বে ষ্টেচনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰাৰ স্মৃতিত আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হ'ব। 1937 চনৰ 8 জুনত ইণ্ডিয়ান ষ্টেট ব্ৰডকাষ্টিং ছাৰ্ভিচেছৰ নাম অল ইণ্ডিয়া ৰেডিঅ' আৰু 1956 চনত আকাশবাণী ৰখা হয়। তেতিয়াৰে পৰা ৰেডিঅ' তথ্য সম্প্ৰচাৰ আৰু জনসাধাৰণৰ মাজত একতা সৃষ্টি কৰাৰ ক্ষেত্ৰত শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈ আহিছে। আমাৰ এতিয়াৰ বাতৰি মানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
7: बेटा मैं कल अपने भतीजे के घर होके आया, मैं देखकर हैरान रह गया कि वो लोग दिन भर एसी चलाते हैं, रोज वॉशिंग मशीन चलाते हैं, घर में दो दो फ्रिज हैं, फिर भी उसका बिजली बिल पता है कितना आता है? 0। मैंने पूछा तो भतीजा बोला, चाचा जी सब ऊपर वाले की दया है। मतलब सोलर पैनल की। मैंने सोचा अब तो लगवाना ही पड़ेगा।
8: पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in पर।
9: घर घर सूर्य घर।
10: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहां आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
11: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं प्रियंका अरोड़ा। मुख्य समाचार। प्रधानमंत्री नरेंद्र मोदी ने कहा, नागरिकों का कल्याण सभी सुधारों के केंद्र में होना चाहिए और शासन की नीतियां जनता की जरूरतों के अनुरूप तैयार की जानी चाहिए। केंद्रीय मंत्री जेपी नड्डा ने कहा, सरकार संसद में नीट पेपर लीक मुद्दे पर चर्चा करने और इस समस्या का स्थायी समाधान सुनिश्चित करने के लिए प्रभावी नीति बनाने को तैयार। भारत 2033 तक 5 छोटे परमाणु बिजली रिएक्टर चालू करेगा। केंद्र सरकार ने तमिलनाडु में 1000 करोड़ रुपए से अधिक के दो इलेक्ट्रॉनिक विनिर्माण क्लस्टर को मंजूरी दी। राष्ट्रपति द्रौपदी मुर्मू आज से रोमानिया की दो दिन की यात्रा पर और 23वें राष्ट्रमंडल खेलों का शुभारंभ आज से स्कॉटलैंड के ग्लासगो में। अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि नागरिकों का कल्याण सभी सुधारों के केंद्र में होना चाहिए और शासन की नीतियां जनता की जरूरतों के अनुरूप तैयार की जानी चाहिए। उन्होंने कहा कि इसका उद्देश्य केवल सरकारी कामकाज में सुधार लाना नहीं बल्कि भारत को एक विकसित राष्ट्र बनाने की यात्रा को गति देना है। लोक कल्याण मार्ग स्थित प्रधानमंत्री आवास पर आयोजित बैठक में कई महत्वपूर्ण मुद्दों पर चर्चा की गई। एक रिपोर्ट।
12: बैठक में शासन को मजबूत करने, विभिन्न मंत्रालयों के बीच समन्वय में सुधार करने और नागरिकों के कल्याण को बढ़ाने के उद्देश्य से किए जा रहे सुधारों को लागू करने में तेजी लाने पर चर्चा हुई। प्रधानमंत्री ने ग्रामीण विकास, कृषि, सामाजिक कल्याण और संबद्ध क्षेत्रों में विकसित भारत की परिकल्पना को आगे बढ़ाने के लिए सचिवों के साथ उच्च स्तरीय बैठक की अध्यक्षता करते हुए ये बात कही। उन्होंने कहा कि राष्ट्रीय विकास लक्ष्यों को प्राप्त करने के लिए समग्र सरकारी दृष्टिकोण अपनाने का महत्व है। मंत्रालयों के बीच अधिक समन्वय का आह्वान करते हुए उन्होंने कहा कि विकसित भारत की परिकल्पना को जन आंदोलन में बदलना चाहिए जिससे देश के युवा इस राष्ट्रीय मिशन की नींव बने। युवाओं में मादक द्रव्यों के सेवन के मुद्दे पर प्रधानमंत्री ने विभागों के बीच तालमेल को बढ़ावा देने और युवाओं पर केंद्रित प्रयासों को एकीकृत करने वाली संस्थागत व्यवस्था की आवश्यकता पर बल दिया। प्रधानमंत्री ने कृषि क्षेत्र को भी मजबूत करने में पीएम कुसुम योजना की परिवर्तनकारी क्षमता का भी उल्लेख किया जिसे किसानों ने बड़े पैमाने पर अपनाया है। भानु और सुपर्णा की रिपोर्ट के साथ समाचार कक्ष से फरहत नाज।
11: भाजपा के वरिष्ठ नेता और केंद्रीय मंत्री जेपी नड्डा ने कहा है कि सरकार संसद में नीट पेपर लीक मुद्दे पर चर्चा करने और इस समस्या का स्थायी समाधान सुनिश्चित करने के लिए प्रभावी नीति बनाने को तैयार है। नई दिल्ली में श्री नड्डा ने कहा कि विपक्ष को आरोप प्रत्यारोप करने और बार बार नई मांगे करने की बजाय पेपर लीक के गंभीर मुद्दे पर संसद में सार्थक चर्चा में भाग लेना चाहिए।
13: ये गंभीर मसला है, हमें इस पर चर्चा करनी चाहिए और चर्चा करने का जो सबसे अच्छा माध्यम है वो है पार्लियामेंट और हम चर्चा के लिए तैयार हैं। गहन चर्चा के माध्यम से इसकी बारीकियों में हम जाएं, हमने किस तरीके इसको एड्रेस किया है और बाकी सरकारों को भी किस तरीके से इसमें एड्रेस करना चाहिए, क्या बिंदु है जिसके बारे में हमको गहराई से चिंतन करके उसका हमको का कोई रास्ता निकालना चाहिए ताकि हमारे छात्रों के साथ अन्याय न हो।
11: श्री नड्डा ने कहा कि विपक्ष को समय सीमा तय करनी चाहिए और हर पहलू पर चर्चा होनी चाहिए ताकि एक ठोस नीति तैयार की जा सके। श्री नड्डा ने कांग्रेस और अन्य विपक्ष शासित राज्यों में पेपर लीक की घटनाओं का भी जिक्र किया। उन्होंने राहुल गांधी पर चुनिंदा घटनाओं का मुद्दा उठाने का आरोप लगाया और कहा कि दुर्भाग्य से राहुल गांधी इस मुद्दे से राजनीतिक फायदा उठाना चाहते हैं। इस बीच दिल्ली मेट्रो ने बताया है कि सुरक्षा कारणों से सुबह 7:30 बजे से अगले आदेश तक 16 मेट्रो स्टेशन बंद हैं। इनमें लोक कल्याण मार्ग, राजीव चौक, पटेल चौक, रामकृष्ण आश्रम मार्ग, बाराखंबा रोड, सुप्रीम कोर्ट, सेवा तीर्थ, जनपथ, मंडी हाउस, केंद्रीय सचिवालय, आईटीओ, दिल्ली गेट, इंद्रप्रस्थ, खान मार्केट, जोरबाग और शिवाजी स्टेडियम शामिल हैं। हालांकि राजीव चौक, मंडी हाउस और केंद्रीय सचिवालय में इंटरचेंज सुविधा उपलब्ध रहेगी। ये समाचार आकाशवाणी से प्रसारित किए जा रहे हैं। ताजा समाचार जानने के लिए आप हमारे न्यूज ऑन AIR मोबाइल ऐप और सोशल मीडिया हैंडल @AIR न्यूज हिंदी को फॉलो कर सकते हैं।
14: भारतीय वायुसेना में अग्निवीर वायु और एयरमैन मेडिकल असिस्टेंट बनने के लिए जल्दी रजिस्टर करें। रजिस्ट्रेशन 26 जुलाई 2026 को बंद हो जाएंगे। अधिक जानकारी के लिए www.iefrecruitment.edcil.co.in पर जाएं।
15: एक प्रकार से पीएम जय अब गरीब

মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

আধুনিকীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ৯ বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হল ৰাজ্যৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত। সাম্প্ৰতিক বানত 939খন গাঁৱৰ 6,53,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত। ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ বান প্ৰভাৱিত 4খন জিলাৰ সাম্প্ৰতিক পৰিস্থিতি পৰ্যালোচনা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আজি আৰু অহা 3-4 দিনত কামৰূপ মহানগৰকে ধৰি ৰাজ্যৰ অন্যান্য জিলাত বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ। ছিকিমৰ এন এইচ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ 22টা মৃতদেহ উদ্ধাৰ। নিহতসকলৰ ভিতৰত এজন গহপুৰৰ বাসিন্দা। আৰু স্কটলেণ্ডৰ গ্লাছগোত আজি 23সংখ্যক কমনৱেলথ গেমছ আৰম্ভ। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 11খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। সাম্প্ৰতিক বানত 40টা ৰাজহ চক্ৰৰ 939খন গাঁৱৰ 6,53,164 লোক ক্ষতিৰ সন্মুখীন হৈছে। কালি শিৱসাগৰ আৰু যোৰহাটত 3জনকৈ, চৰাইদেউত 2জন আৰু ধেমাজি আৰু কাৰ্বি আংলঙত 1জনকৈ লোকে প্ৰাণ হেৰুওৱাৰ ফলত চলিত বছৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 41লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 24,897 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 106টা আশ্ৰয় শিবিৰ আৰু 381টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰী, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে।

0: আকস্মিক বানৰ কাৰণ সম্পৰ্কে বৈজ্ঞানিক বিশ্লেষণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাছত উপগ্ৰহ চিত্ৰৰ জৰিয়তে সমগ্ৰ অঞ্চলটো অধ্যয়ন কৰি প্ৰকৃত কাৰণ বিশ্লেষণ কৰা হ'ব।
1: তেওঁলোকে কৈছে যে ক্লাউড ব্লাষ্ট হৈছে, কিন্তু লগত আৰু কি হৈছিল কি হোৱা নাই আমি ছেটেলাইটৰ মেপ পৰীক্ষা কৰিলে আমি গম পাম। আৰু এইটো এবাৰত হোৱা ঘটনা নে প্ৰতি বছৰেই হ'ব, এই গোটেই কথাখিনিৰ ওপৰত আমি এটা ষ্টাডি কৰিব লাগিব, কাৰণ মানুহৰ ক্ষয় ক্ষতি বহুত হৈছে। গতিকে মই অকণমান বানপানীটোৰ হাব কমিলেই, মানে ইয়াৰ স্পীডটো অলপ কমিলেই, আমি তাৰে মন ডিষ্ট্ৰিক্টৰ ছেটেলাইট মেপখিনি ষ্টাডি কৰিব লাগিব আৰু কি প্ৰাকৃতিক ঘটনা ঘটিছে তাৰ বিষয়ে আমি বুজ ল'ব লাগিব।
0: এইবাৰৰ বানত শিৱসাগৰ জিলাৰ পাঁচটা ৰাজহ চক্ৰৰ 328খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ 3,92,195 লোক ক্ষতিগ্ৰস্ত হৈছে। 12,416 হেক্টৰৰো অধিক কৃষিভূমি পানীৰ তলত আছে। প্ৰশাসনে জিলাখনত 49টা সাহায্য শিবিৰ আৰু 181টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে 8,259 লোকক নিয়োগ কৰা হৈছে। SDRF, NDRF, বায়ুসেনা বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিক উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। ইপিনে কামৰূপ, দৰং, কামৰূপ মহানগৰ আৰু ডিব্ৰুগড় জিলাৰ নগৰীয়া অঞ্চলত হোৱা বানৰ ফলত প্ৰায় 1,000 লোক ক্ষতিৰ সন্মুখীন হৈছে। জিলাকেইখনৰ মুঠ 16টা ৱাৰ্ড বানৰ কবলত পৰিছে। ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাই কালি চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন বিভাগৰ প্ৰস্তুতিৰ বুজ লয়। গুৱাহাটীৰ মুখ্য সচিবৰ সন্মিলন কক্ষত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল সুইটি ছাংছনে মুখ্য সচিবগৰাকীক ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে সবিশেষ অৱগত কৰে। ড০ কোটাই ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, মাজুলী, শোণিতপুৰ আৰু কামৰূপ মহানগৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মত বিনিময় কৰি তেওঁলোকক বান ক্ষতিগ্ৰস্ত জিলাকেইখন, বিশেষকৈ সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ বাবে অত্যাৱশ্যকীয় সাহায্য সামগ্ৰীৰ যোগান ধৰাত সহযোগিতা আগবঢ়াবলৈ আহান জনায়। তেওঁ লগতে শিৱসাগৰ জিলালৈ প্ৰেৰণ কৰাৰ বাবে এই জিলাকেইখনত থকা হাত নাও, উদ্ধাৰ কাৰ্যত ব্যৱহাৰ কৰা নাও, খোৱাপানীকে ধৰি অন্যান্য সামগ্ৰীৰ মজুতৰ বুজ লয়। মুখ্য সচিবগৰাকীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, সেনাবাহিনী, বায়ুসেনা, ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, উত্তৰ পূব সীমান্ত ৰেলৱে, ভাৰতীয় খাদ্য নিগম, ভাৰত সঞ্চাৰ নিগম লিমিটেড আৰু দূৰসংযোগ বিভাগৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহক ক্ষতিগ্ৰস্ত লোকসকলক যাৱতীয় সাহায্য প্ৰদান প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন হোৱাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহান জনায়। তেওঁ লগতে ক্ষতিগ্ৰস্ত এলেকাসমূহৰ সাহায্য শিবিৰত প্ৰয়োজনীয় সেৱাৰ যোগান ধৰিবলৈ আৰু এই অঞ্চলসমূহ পুনৰ বাসোপযোগী কৰাৰ ব্যৱস্থা ত্বৰান্বিত কৰিবলৈ ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে। বৈঠকত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত সচিব ড০ বি কল্যাণকে ধৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু অহা 3-4 দিনত কামৰূপ মহানগৰকে ধৰি ৰাজ্যৰ অন্যান্য জিলাত বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা 24 ঘণ্টাত 7-11 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত গুৱাহাটী মহানগৰৰ বিভিন্ন ঠাইত আকস্মিক বান, ভূমিস্খলন হ'ব পাৰে বুলি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে। কামৰূপ মহানগৰ জিলা প্ৰাধিকৰণ আৰু ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিক সঁহাৰি ব্যৱস্থাকে ধৰি যাৱতীয় প্ৰস্তুতি নিৰীক্ষণ কৰি আছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰীৰ সকলো লোকক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। দূৰণিবতীয়া যাত্ৰী আৰু দৈনিক কামৰ বাবে অহা যোৱা কৰা লোকসকলক বৰষুণৰ সময়ত অপ্ৰয়োজনত ঘৰৰ পৰা নোলাবলৈ কোৱা হৈছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু নাগালেণ্ডত আজি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। একেদৰে অৰুণাচল প্ৰদেশ, মেঘালয় আৰু অসমত অহা দেওবাৰলৈ প্ৰচুৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে।
2: तो सबसे पहले डे वन में हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, असम, मेघालय और नागालैंड के अधिकांश स्थानों में मध्यम स्तर की बारिश होने वाली है। साथ ही साथ हम लोग ये भी एक्सपेक्ट कर रहे हैं कि मणिपुर, मिजोरम और त्रिपुरा के अनेक स्थानों में मध्यम स्तर की बारिश होने की संभावना है। इसी तरह डे 2, 3, 4 और 5 में हम लोग एक्सपेक्ट कर रहे हैं कि हमारे नॉर्थ ईस्टर्न रीजन में यानी कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के अनेक स्थानों में मध्यम स्तर की बारिश होने की संभावना है। है। इसी तरह से अगर वेदर वार्निंग हम लोग की बात करें तो डे वन में हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के एक या दो स्थानों में थंडर स्टॉर्म लाइटनिंग होने की संभावना है। इसके अलावा अरुणाचल प्रदेश, असम, मेघालय और नागालैंड के एक या दो स्थानों में हेवी टू वेरी हेवी रेनफॉल होने की संभावना है।
0: सिक्किमर नामसी जिलार सामरडुंगत एन एच पी सिर जलविद्युत प्रकल्पर निर्मीयमान सुरंगत भूमिस्खलनर फलত আবদ্ধ হৈ পৰা লোকসকলৰ 22টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। নিহত লোকসকলৰ ভিতৰত এজন গহপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। যোৱা নিশা আসানসোলৰ ইষ্টাৰ্ণ কোল ফিল্ড লিমিটেডৰ দ্বিতীয়টো উদ্ধাৰকাৰী দলে সুৰংগটোত অভিযান চলায়। অভিযানকাৰী দলে সুৰংগটোত আবদ্ধ আটাইকেইজন লোকক উদ্ধাৰৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যখনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে প্ৰতিকূল পৰিস্থিতিৰ বাবে উদ্ধাৰকাৰী দল অভিযান চলোৱাত অসুবিধাৰ সন্মুখীন হৈছে। সুৰংগটোৰ ভিতৰত দৃশ্যমানতা কম হোৱা আৰু মিথেন গেছ নিৰ্গত হোৱাৰ পৰিপ্ৰেক্ষিতত অভিযান অব্যাহত ৰখাটো জটিল হৈ পৰে। কালি এন ডি আৰ এফ, এছ ডি আৰ এফ, ছিকিম আৰক্ষী আৰু খনন বিশেষজ্ঞৰ দলে সুৰংগটোৰ পৰা পাম্পৰ সহায়ত পানী উলিয়ায়। সুৰংগটোৰ ভিতৰত কমেও 25জন লোক আবদ্ধ হৈ পৰিছিল বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে সোমবাৰে ভূমিস্খলনৰ ফলত এই লোকসকল সুৰংগটোত আবদ্ধ হৈ পৰিছিল। ৰাজ্যৰ সীমান্তৱৰ্তী 9খন জিলাৰ 140খন গাঁৱৰ সৰ্বাংগীন বিকাশৰ বাবে ভাইব্ৰেণ্ট ভিলেজ শীৰ্ষক অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে। অসম বিধানসভাত কালি বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই এই বিষয়ে উল্লেখ কৰি কয় যে আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্তৱৰ্তী গাঁওসমূহৰ সৰ্বাংগীন বিকাশৰ বাবে 2025-26 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অধীনত প্ৰাৰম্ভিক পৰ্যায়ত 9খন জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি, ধুবুৰী, দক্ষিণ শালমৰা, মানকাছৰ, কাছাৰ আৰু শ্ৰীভূমি জিলাৰ 140খন গাঁও সামৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। ইয়াৰ জৰিয়তে সীমান্তৱৰ্তী গাঁওসমূহত সৰ্বকালীন পথ সংযোগ, দূৰ সংযোগ, বিদ্যুৎ গ্ৰীড আদিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে বুলি সদনক জানিবলৈ দিয়ে। চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামৰ সৈতে সীমা সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু নাগালেণ্ডৰ বাহিৰে অন্য ৰাজ্যকেইখনৰ সৈতে থকা সীমা বিবাদ প্ৰায় নিষ্পত্তি হৈছে বুলি তেওঁ কয়।
3: মেঘালয়ৰ লগত থকা 6টা যি ডিস্পিউটেড পইণ্ট আছিল সেইকেইটা ৰিজলভ হৈ গৈছে। মাননীয় হোম মিনিষ্টাৰ উপস্থিতিত, দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত সেইটোত একেবাৰে 6টা পইণ্টৰ ক্ষেত্ৰত কোনো কণ্ট্ৰভাৰ্চি নাই আৰু 6টাৰ ক্ষেত্ৰত আছে, সেইখিনি এতিয়া আলাপ আলোচনা চলি আছে। তদুপৰি অৰুণাচলৰ লগতো তেনেধৰণে আলাপ আলোচনা চলি আছে, কিন্তু নাগালেণ্ডৰ লগত পোনপটীয়াভাৱে মুখ্যমন্ত্ৰী লেভেলৰ কথা হৈছে যদিও তাত অসম চৰকাৰে 1980 Act-ত এটা গোচৰ দিছিল। সেইটো পৰি থকাৰ কাৰণে, তেনেকৈ থকাৰ কাৰণে পোনপটীয়াকৈ আলোচনা কৰি এই ক্ষেত্ৰত মীমাংসা কৰাটো অসুবিধা হৈছে।
0: আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস। 1927ৰ 23 জুলাইত ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানীৰ অধীনত বোম্বে ষ্টেচনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰাৰ স্মৃতিত আজি দেশজুৰি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। 1936ৰ 8 জুনত ইণ্ডিয়ান ষ্টেট ব্ৰডকাষ্টিং ছাৰ্ভিচেছৰ নাম অল ইণ্ডিয়া ৰেডিঅ' আৰু 1956চনত আকাশবাণী ৰখা হয়। স্বাধীনতা আন্দোলনৰ সময়ৰে পৰা ৰেডিঅ' তথ্য সম্প্ৰচাৰ আৰু জনসাধাৰণৰ মাজত একতা সৃষ্টি কৰাৰ ক্ষেত্ৰত শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈ আহিছে। স্বাধীনতা লাভৰ পৰৱৰ্তী সময়ত এই মাধ্যমে গ্ৰামাঞ্চলত সাক্ষৰতা, স্বাস্থ্য সজাগতা আৰু কৃষি সম্পৰ্কীয় জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে। বহুজন হিতায় বহুজন সুখায় বাণীৰে আকাশবাণীয়ে জনসাধাৰণৰ শৈক্ষিক, মনোৰঞ্জন আৰু তথ্য প্ৰদানৰ দিশত অনবদ্য ভূমিকা পালন কৰি আহিছে। স্কটলেণ্ডৰ গ্লাছগোত আজি 23সংখ্যক কমনৱেলথ গেমছ আৰম্ভ হ'ব। 74খন ৰাষ্ট্ৰৰ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। উদ্বোধনী অনুষ্ঠানত অলিম্পিক পদক বিজেতা নীৰজ চোপ্ৰা, অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৱে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 125জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰে 8বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। এইবাৰ এথলেটিক্স, ছুইমিং, 3x3 বাস্কেটবল, ভাৰোত্তোলন, আৰ্টিষ্টিক জিমনাষ্টিক্স, নেটবল, বক্সিং, জুডকে ধৰি বিভিন্ন শিতানত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ভাৰতীয় দলটোত 78গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48গৰাকী মহিলা খেলুৱৈ আছে। লাভলীনাৰ লগতে ভাৰতীয় দলটোত এইবাৰ লন বল খেলুৱৈ নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু পেৰাচাইক্লিষ্ট লিছা দাসে স্থান লাভ কৰিছে। উল্লেখযোগ্য যে বিগত কমনৱেলথ গেমছত নয়নমণিয়ে সোণৰ পদক অৰ্জন কৰিছিল। ভাৰতে যোৱাবাৰৰ কমনৱেলথ গেমছত 61টা পদক অৰ্জন কৰিছিল। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
4: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে অসমৰ বান পৰিস্থিতিক লৈ ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে বৰ্তমান শিৱসাগৰ জিলাতেই 70 লোক সন্ধানহীন হৈ আছে বুলি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বান বিধ্বস্ত এলেকাসমূহ পৰিদৰ্শন কৰাৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাকতখনে ৰাজ্য চৰকাৰে বানত মৃতকৰ আত্মীয়লৈ 4,00,000 টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাটোক প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈয়াং জলবিদ্যুৎ প্ৰকল্পই 2 এদিনতে পানী এৰাৰ আশংকা সম্পৰ্কীয় এটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বিষয়ক লৈ আমাৰ অসম কাকতে উজনিত অৰ্ধ শতাধিকৰ মৃত্যু, খুলি দিয়া হ'ব নাগালেণ্ডৰ দৈয়াং প্ৰকল্পৰ গেটু শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। উজনিৰ বানৰ লগতে এটা সপ্তাহত গুৱাহাটীৰ 3 স্থানত ভূমিস্খলন হোৱাৰ বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বানপীড়িত লোকসকললৈ আজমল ফাউণ্ডেশ্যনে 1 কোটি টকাৰ সাহায্য আগবঢ়াব বুলি বিধানসভাত বিধায়ক বদৰুদ্দিন আজমলে কৰা ঘোষণাৰ বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বানৰ লগতে দিল্লীৰ যন্তৰ মন্তৰত সহস্ৰাধিক লোকৰ প্ৰতিবাদ অব্যাহত থকাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। সোনম ৱাংচুঙে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে শাস্তিমূলক আৰু আইনী ব্যৱস্থা গ্ৰহণ নকৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই সন্দৰ্ভত প্ৰাসংগিক আন এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে নিট পেপাৰ লীক ইছ্যু ৰকছ পাৰ্লিয়ামেণ্ট শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে।
0: ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা শনিবাৰ আৰু দেওবাৰে একেখন ষ্টেডিয়ামতে শৃংখলাৰ পৰৱৰ্তী খেল দুখনত অংশ ল'ব। উভয় দেশৰ পুৰুষ দল দুটাৰ মাজত এই পৰ্যন্ত খেলোৱা মুঠ 14খন টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় খেলৰ 11খনত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে 3খনত পৰাজয়ৰ মুখ দেখিছে। ৰাজ্যৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত। সাম্প্ৰতিক বানত 939খন গাঁৱৰ 6,53,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত। ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ বান প্ৰভাৱিত 4খন জিলাৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যালোচনা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আজি আৰু অহা 3-4 দিনত কামৰূপ মহানগৰকে ধৰি ৰাজ্যৰ অন্যান্য জিলাত বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ। ছিকিমৰ এন এইচ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ 22টা মৃতদেহ উদ্ধাৰ। নিহতসকলৰ ভিতৰত এজন গহপুৰৰ বাসিন্দা। আৰু স্কটলেণ্ডৰ গ্লাছগোত আজি 23সংখ্যক কমনৱেলথ গেমছ আৰম্ভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাসকল, নিবেদন কৰিছো ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত আৰম্ভণিতে শুনাবলৈ লৈছো মন যায় ছবিখনৰ পৰা জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা দিগন্ত ভাৰতীৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অহেতুক ছবিখনৰ পৰা পম্পী গগৈ বৰকটকীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ইপ্সন লাল বৰুৱাৰ।

শ্রোতাসকলে ৰূপালীধ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অলকা য়াগ্নি আৰু ছানৰ কণ্ঠত হম তুম এই ছবিখনৰ পৰা এটি গীত। গীতৰ কথা প্ৰসূন যোশীৰ আৰু গীতটিৰ সংগীত কৰিছে যতীন ললিতা।

শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা শুনি আছে অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো সুনিধি চৌহানৰ কণ্ঠত নিউয়ৰ্ক ছবিখনৰ পৰা এটি গীত, গীতৰ কথা সন্দীপ শ্ৰীবাস্তৱৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9:45 হোৱাৰ লগে লগে আমাৰ এতিয়াৰ অধিৱেশনৰ ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছো, নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। দিনৰ 11:30 বজাৰ লগে লগে আমাৰ এতিয়াৰ অধিৱেশন মুকলি কৰা হৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জেনিফাৰ মাৰ্গাৰেট এণ্টনী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ বৰ্মন, মনোজ হাজৰিকা আৰু আয়ুষ্মান ৱেছি। ট্ৰান্সমিটাৰত আছে অজয় আনন্দ আৰু বিজিত শৰ্মা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো মিতালী চৌধুৰীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা লীলা গগৈ আৰু গীতটিৰ প্ৰযোজনা কৰিছে মুকুল বৰুৱাই।

অনুষ্ঠানত এবাৰ এয়া দিলীপ চৌধুৰীৰ কণ্ঠৰ গীত। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে মুকুল বৰুৱাই।

গীতিমালিকাৰ গীত অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো দুৰ্গাময়ী বৰাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু গীতটিৰ প্ৰযোজনা হেমেন হাজৰিকাৰ।

শ্ৰোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অৰূপ বৰঠাকুৰৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে অসীম হাজৰিকাই।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো তৃষা শইকীয়াৰ কণ্ঠৰ গীত। গীতৰ কথা গীতা হাতী কাকতিৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে বিদ্যুৎ বৰাই।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

নমস্কাৰ। সমশ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 99.9 মিটাৰত 1035 কিলোহাৰ্টছ।

0: আর ডিআরএম ফ্রিকুয়েন্সির 1026 কিলোহার্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠিমান মন পৰসা অনুষ্ঠানৰ সৈতে ষ্টুডিঅত আছো মই শ্ৰুতি আৰু মোৰ সৈতে আছে স্নেহা।
1: আশা আছে বাবি পৃথিৱীখন ইমান ধুনীয়া, কথাষাৰ কৈছিল হেম বৰুৱাই।

প্রিয় শ্রোতা, এইখিনিতেই জানো শুনা হওক কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে দীপালী বৰঠাকুৰ কণ্ঠৰ কেইটিমান গীতেৰে। শিক্ষণ প্ৰশিক্ষণ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব 5:55। 6:10 দীপাক্ষী কলিতাৰ লোকগীত শুনিবলৈ পাব।

0: কৰবী আচাৰ্যৰ আধুনিক গীত 6:30 প্ৰচাৰ কৰা হ'ব। 7:20 লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী প্ৰচাৰ কৰা হ'ব। আজিৰ অতিথি কণ্ঠশিল্পী লেখিকা তথা কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ পিনাকী দাস, আঁত ধৰিব ভাস্কৰ শইকীয়া আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, এইখিনিতে স্নেহাৰ পৰা জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী।
1: প্ৰিয় শ্ৰোতা, কাইলৈও আজিৰ এই একেই সময়তে অৰ্থাৎ 5:10 পৰা প্ৰচাৰ কৰা হ'ব যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15 পৰা। 5:55 আগবঢ়োৱা হ'ব শিক্ষণ প্ৰশিক্ষণ সংস্থান। আধুনিক গীত শুনিবলৈ পাব 6:10। ছয় বাজি 30 মিনিটত প্ৰচাৰ কৰা হ'ব শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি। নপ্ৰতিভা অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 7:20 পৰা। আৰু শেষত 8:05 পৰা শুনিবলৈ পাব মোৰ অনুভৱৰ গীত শীৰ্ষক অনুষ্ঠানটি।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটিমান গীতেৰে। প্ৰথমে শুনাবলৈ লৈছো অমৰ সংগীত এলবামটিৰ পৰা কমল হাজৰিকাৰ কথা আৰু সুৰেৰে দীপালী বৰঠাকুৰৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, দীপালী বৰঠাকুৰৰ কণ্ঠত এইবাৰ শুনক এই গীতটি। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, সুৰ ভৱেন বৰঠাকুৰৰ।

শ্ৰোতাসকলে মুক্তি বৰদলৈৰ ৰচিত আৰু ৰুদ্ৰ বৰুৱাই সুৰ দিয়া দীপালী বৰঠাকুৰৰ কণ্ঠৰ এই গীতটি শুনিলে। এইবাৰ শুনক তেখেতৰ কণ্ঠৰ আনীতি গীত, গীতৰ সুৰ ভৱেন বৰঠাকুৰৰ।

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এবাৰ আগবঢ়াবলৈ লৈছো জিতেন দেৱৰ সুৰ, ফণী তালুকদাৰৰ কথা আৰু দীপালী বৰঠাকুৰৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ শুনক জয়ন্ত বৰুৱা ৰচিত, বীৰ্ণ দত্তই সুৰ দিয়া দীপালী বৰঠাকুৰৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে আজিৰ মনোৰঞ্জনত শুনি আছে দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটিমান গীত। এইবাৰ শুনক শ্যামানন্দ বৈশ্যৰ কথা আৰু পূৰ্ণেন্দু চক্ৰৱৰ্তীয়ে সুৰ দিয়া এই গীতটি।

শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয়শ্ৰোতা, এইবাৰ শুনক দীপালী বৰঠাকুৰৰ কণ্ঠৰ আন এটি গীতৰ কথা, লীলা গগৈৰ।

0: মালই মালতি বেজারর বনে গীত গাইলি ভালোই ভালোদি কুঞ্চন মালই মালতি বেজারর বনে গীত গাইলি ভালোই ভালোদি।
1: প্রিয় শ্রোতা, গীতর নিয়মানুষ্ঠান মনোরঞ্জন শুনিলে এতিয়া আগবঢ়াবলৈ লৈছো নিয়োগ প্রত্যাশী যুবক যুবতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান।
2: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং।

0: ইঞ্জিনিয়ারিং, ইলেকট্রনিক্স, কম্পিউটার সায়েন্স, ইনস্ট্রুমেন্টেশন টেকনোলজি বা ইনফরমেশন টেকনোলজি শাখাত তিনি বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা দুবছৰীয়া পাঠ্যক্ৰমৰ ভোকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰে যিকোনো এটা শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITR চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই।
1: শিক্ষণ প্ৰশিক্ষণ অনুষ্ঠান শুনিলে।

0: প্ৰিয় শ্ৰোতা, দীপাক্ষী কলিতাৰ কণ্ঠৰ লোকগীত শুনিলে। এতিয়া
1: ইয়ম আকাশবাণী সম্প্রতি বার্তা শ্রূয়ন্তাম প্রবাচক যতিন শর্মা। আদৌ মুখ্য বার্তা। কেন্দ্রীয় সর্বকার প্রশ্নপত্র গোপ্যতা ভঙ্গ প্রকরণে সংলিপ্তেভ্য দণ্ড প্রদানার্থম ত্বরিত ন্যায়ালয়ম স্থাপয়িষ্যতি। প্রধানমন্ত্রী নরেন্দ্র মোদী আশ্বাসয়ত যত ছাত্রাণাম ভবিষ্য রক্ষণম সর্বকারস্য বর্ততে শীর্ষ প্রাথমিকতা। সংসদীয় কার্যমন্ত্রী কিরণ রিজিজু প্রাবোচত যত সর্বকার সংসদি নীট সম্বদ্ধ প্রকরণেষু চর্চায়ৈ সর্বথা সন্নদ্ধঃ। মনিলায়াম আয়োজিতে আসিয়ান মন্ত্রিস্তরীয় সম্মেলনে ভারতম আতঙ্কবাদম বিরুদ্ধ অসহিষ্ণুতায়াঃ নীতিঃ পুনঃ প্রত্যপাদয়ত। সংযুক্ত রাষ্ট্র সুরক্ষা পরিষদি সিন্ধু জলসন্ধেহ বিষয়ে পাকিস্তান দেশস্য বক্তব্যেষু ভারতেন প্রকটিতা বিপ্রতিপত্তিঃ। ভারতেন স্পষ্টীকৃতম যত অতিসীম্নি আতঙ্কবাদস্য সমাপ্তাবেব যথাবস্থম ভবেত জলসন্ধিঃ। অপি চ গ্লাসগো কমনওয়েলথ ক্রীড়াঃ অদ্য সায়ং সমারপ্স্যন্তে। ক্রীড়া মহোৎসবে তাবত পঞ্চবিংশত্যধিকৈকশতম ভারতীয় ক্রীড়িকাঃ ভাগম ভজিষ্যন্তি। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्री नरेन्द्र मोदी प्रत्यपादयत् यत् नीट प्रश्नपत्र गोप्यता भंग प्रकरणे संलिप्तेभ्यः दण्ड प्रदानार्थं केन्द्रीय सर्वकारः त्वरित न्यायालयानां स्थापनं विधास्यति। सः दृढतया न्यगादीत् यत् छात्राणां भविष्यस्य रक्षणं सर्वकारस्य सर्वोच्च प्राथमिकता वर्तते। सामाजिक संजालीय पटले प्रधानमंत्री प्राकटयत् यत् देशस्य यूनां कल्याणात् भविष्याच्च अधिक महत्वपूर्णं किमपि नास्ति। दिल्ल्याः जंतर मंतर स्थले नीट प्रश्नपत्र गोप्यता भंग प्रकरणमधिकृत्य छात्राणां जायमानस्य विरोध प्रदर्शनस्य मध्ये एतत् वक्तव्यं समागतम्। प्रधानमन्त्रिणा प्रोक्तं यत् तेन सम्बद्धाधिकारिणः अस्मिन् विषये आवश्यक पदक्षेपान् उत्थापयितुं निर्दिष्टाः। श्रीमोदी दृढतया प्रावोचत् यत् ये यूनां भविष्यं हन्तुं प्रयतन्ते

গুৱাহাটি গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: হল
1: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
2: জীৱন আলীৰ যুগলবন্দী।
1: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
0: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বান পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বানপীড়িতসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস। মন্ত্ৰী কৌশিক ৰায়ৰ সাহায্য সামগ্ৰীৰ বিতৰণ। অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলভ্যতা আৰু বজাৰ মূল্যৰ পৰ্যালোচনা। শিক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয়ত ভিত্তিহীন অভিযোগ আৰু অপপ্ৰচাৰে কেৱল বিভ্ৰান্তি আৰু অনিশ্চয়তাহে সৃষ্টি কৰে বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য। আৰু গ্লাছগো কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ পদক নিশ্চিত। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া শুনক বিতং বাতৰি। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও দহখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয়। অসমৰ অভূতপূৰ্ব বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বানত ক্ষয় ক্ষতিৰ বিস্তৃত মূল্যায়ন আৰু পুনৰ্বাসন তথা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায়ৰ বিষয়ে পৰ্যালোচনাৰ উদ্দেশ্যে শীঘ্ৰে মন্ত্ৰালয়ৰ প্ৰতিনিধি দল অসমত উপস্থিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ক্ষয় ক্ষতি আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। তেওঁ লগতে জিলাখনৰ কেইবাটাও বান সাহায্য শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িত লোকৰ সৈতে কথা পাতে আৰু সাহায্য প্ৰক্ৰিয়াৰ বুজ লয়। গোলাঘাটৰ কমাৰবন্ধাৰ ভাস্কৰ ছিনিয়ৰ বুনিয়াদী বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানপীড়িতসকলৰ প্ৰয়োজনক অগ্ৰাধিকাৰৰ ভিত্তিত পূৰণ কৰিবলৈ জিলা প্ৰশাসন তথা সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। পাছত মুখ্যমন্ত্ৰীয়ে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান সাহায্য শিবিৰটো পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে শিবিৰটোত আশ্ৰয় গ্ৰহণ কৰি থকা শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু কিছু সময় কটায়। শিবিৰ পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক পৰ্যাপ্ত সহায় আগবঢ়োৱাৰ বাবে চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে। এইবাৰৰ অভূতপূৰ্ব বানত হোৱা ক্ষয় ক্ষতিৰ বিস্তৃত মূল্যায়ন কৰিবলৈ আৰু পুনৰ্বাসন তথা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় সাহায্য সম্পৰ্কে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ দল দুই এদিনতে ৰাজ্যখনলৈ আহিব বুলি তেওঁ প্ৰকাশ কৰে।
1: আজি মই গোলাঘাটৰ কেইটামান বানগ্ৰস্ত শিবিৰ পৰিদৰ্শন কৰিছো। ৰাইজে যথেষ্ট কষ্ট হৈছে আৰু বিশেষকৈ খেতি পথাৰ, গৰু ছাগলী আৰু তাৰ লগতে পঢ়া শুনাৰ কাগজ, চাৰ্টিফিকেট বহুতবিলাক ক্ষতিগ্ৰস্ত হৈছে। আমি চৰকাৰৰ পৰা চেষ্টা কৰিম যে ৰাইজক কেনেকৈ সহায় কৰিব পাৰোঁ। খন্তেক আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছিল। তেখেতে কেন্দ্ৰীয় চৰকাৰৰ দল এটা আজি বা কালিৰ ভিতৰত পঠোৱাৰ বাবেও মোক আশ্বাস দিছে। আমাৰ ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম বুলি কয়, গোটেইকেইটা ডিপাৰ্টমেণ্টৰ অফিচাৰ তাত থাকে, তেওঁলোকেও এছেছ কৰিব যে কিমান ক্ষতিগ্ৰস্ত হৈছে আৰু আমি চৰকাৰৰ পৰা যিমান পাৰোঁ ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু সেইটোৱে আমাৰ প্ৰচেষ্টা।
0: ইপিনে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ আমলখি গাঁও পঞ্চায়তৰ চেলেকেহাটী ৱাৰ্ডৰ বান প্ৰভাৱিত লোকসকলৰ ক্ষয় ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে জিলাখনত আবদ্ধ বিভিন্ন অঞ্চলত বানপীড়িতসকলক শীঘ্ৰে সাহায্য প্ৰদান কৰা হ'ব বুলি আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে কলিয়াবৰ সমজিলাৰ অন্তৰ্গত ডিজু নৈৰ কাষে কাষে মথাউৰি দিয়াৰ ব্যৱস্থা নাই যদিও অন্য প্ৰকাৰে বান উদ্ধাৰ চিন্তা কৰা হৈছে। তেওঁ লগতে ক্ষতিগ্ৰস্ত জনসাধাৰণক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ চক্ৰ বিষয়াক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে সাম্প্ৰতিক বানত ৰাজ্যখনৰ 899খন গাঁৱৰ 6,43,364 লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 41লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 24,891 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 99টা আশ্ৰয় শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। গোলাঘাট জিলাত নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়াৰ ফলত বান পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকাই দেখা দিছে। এই সন্দৰ্ভত এয়া আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈৰ চমু প্ৰতিবেদন।
2: আজি গোলাঘাটত উপস্থিত হৈহি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতে গোলাঘাটত উপস্থিত হৈ কেইবাটাও বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ সমস্যাৰ বুজ লয়। এটা কথা উল্লেখ কৰিব লাগিব যে গোলাঘাটৰ বান পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনাই দেখা দিছে, কিয়নো গোলাঘাটৰ যি আচলতে সমীপৱৰ্তী নাগালেণ্ডৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী 322.25 মিটাৰলৈ বৃদ্ধি পাইছে আৰু ফলত প্ৰকল্পটোৰ 3খন গেট 0.5 মিটাৰকৈ খুলি দিয়া হৈছে আৰু ইয়াৰ ফলত নামনি অংশত থকা দৈয়াং নদীৰ লগতে যি কাষৰীয়া নৈসমূহ আছে তাৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে সতৰ্কতামূলক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনাইছে, যাতে জনসাধাৰণ আতংকিত নহয় ইয়াৰ প্ৰতিও তেওঁলোকে আহ্বান জনাইছে আৰু ইতিমধ্যে জিলা প্ৰশাসন SDRF বাহিনী হস্তম হৈ থকা বুলি জানিব পৰা গৈছে।
0: এইবাৰৰ বানত শিৱসাগৰ জিলাৰ 5টা ৰাজহ চক্ৰৰ 328খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ 3,92,195 জন লোক ক্ষতিগ্ৰস্ত হৈছে। 12,416 হেক্টৰৰো অধিক কৃষিভূমি পানীৰ তলত আছে। প্ৰশাসনে জিলাখনত 49টা সাহায্য শিবিৰ আৰু 181টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে 8,259 জন লোকক নিয়োগ কৰা হৈছে। SDRF, NDRF, বায়ুসেনা বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। যোৰহাট জিলাত বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ শিশুসকলক মানসিক চাপৰ পৰা দূৰত ৰখাৰ বাবে জিলা প্ৰশাসনে সুব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰশাসনে তেওঁলোকৰ খাদ্য, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে মানসিক স্বাস্থ্য আৰু মনোৰঞ্জনৰ দিশত গুৰুত্ব আৰোপ কৰিছে। জিলাখনৰ আশ্ৰয় শিবিৰসমূহত শিশুসকলৰ বাবে খেল ধেমালিৰ সামগ্ৰী যোগান ধৰাৰ লগতে আনন্দদায়ক পৰিৱেশ গঢ়ি তোলা হৈছে। বিয়লি ভাগৰ পৰা অহা এজাক মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ কেইবাটাও স্থানত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। মহানগৰৰ পাঞ্জাবাৰী, চচল, বেলতলা ছাৰ্ভে, হাতীগাঁও, চানমাৰী, জুৰদত হোৱা কৃত্ৰিম বানৰ ফলত ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। ইপিনে যোৰাবাটৰ 8 মাইলতো কৃত্ৰিম বানৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি মৰিয়নী বিধানসভা সমষ্টিৰ অন্তৰ্গত বনাই ধনতোলাত উপস্থিত হৈ শেহতীয়া বানত চিঙা জাজি নৈৰ এটা মথাউৰিৰ পৰিস্থিতিৰ বুজ লয়। শেহতীয়া বানত দুদিন পূৰ্বে জাজি নৈৰ মথাউৰিটো বাঢ়নী পানীয়ে ছিঙি পেলোৱাৰ ফলত কেইবাখনো গাঁও প্লাৱিত হৈ পৰে। পুৰণি মথাউৰিটোৰ পুনৰ নিৰ্মাণৰ কাম চলি থকাৰ মাজতে বানত হোৱা ক্ষতিৰ বাবে সদ্যহতে মথাউৰিটোৰ মেৰামতিৰ কাম কৰা হৈছে। আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিত জিলা আয়ুক্ত তথা স্থানীয় বিধায়কে মেৰামতিৰ কামৰ বিষয়ে প্ৰয়োজনীয় দিহা পৰামৰ্শ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি জগদুৱাৰ অঞ্চলতো এটা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থাৰ বুজ লয়। ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় সাহায্য সামগ্ৰীৰ বিতৰণ, অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলভ্যতা, মজুত থকা সামগ্ৰীৰ পৰিমাণ আৰু বজাৰ মূল্যৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে উজনি আৰু উত্তৰ অসমৰ বান প্ৰভাৱিত জিলাসমূহৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত সামগ্ৰিক বান পৰিস্থিতিৰ পুংখানুপুংখভাৱে মূল্যায়ন কৰা হয় আৰু প্ৰভাৱিত জিলাসমূহৰ খাদ্য সামগ্ৰী তথা অন্য অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰন্তৰ উপলভ্যতা সুনিশ্চিত কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰা হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত আৰু বিষয়াসকলক সংশ্লিষ্ট সকলো সংস্থাৰ মাজত ঘনিষ্ঠ সম্পৰ্ক বৰ্তাই ৰাখিবলৈ আৰু প্ৰভাৱিত লোকসকলৰ মাজত সময়মতে সাহায্য সামগ্ৰীৰ বিতৰণ সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
3: যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত প্ৰশাসনে পৰ্যাপ্ত সাহায্য আগবঢ়োৱাত বিফল হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে শ্ৰীগগৈয়ে কয় যে অসমৰ এই বান পৰিস্থিতি অভূতপূৰ্ব। বিগত কেইদিনমানত বানপীড়িত জিলাকেইখন পৰিদৰ্শন কৰি প্ৰশাসনে জৰুৰীকালীন সাহায্য আগবঢ়োৱাত বিলম্ব হৈছে বুলি সাংসদগৰাকীয়ে অভিযোগ উত্থাপন কৰে। বানৰ পাছত ক্ষতিগ্ৰস্ত লোকসকলে যাতে নিজৰ ঘৰ দুৱাৰ পুনৰ নিৰ্মাণ কৰিব পাৰে আৰু দৈনন্দিন কৃষিকাৰ্য চলাই নিব পাৰে তাৰ বাবে আৱশ্যকীয় সঁজুলিৰ সৈতে এটা কাৰিকৰী বিশেষজ্ঞৰ দল অসমলৈ প্ৰেৰণ কৰিবলৈ সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায়। লগতে ৰাজ্য চৰকাৰে বানত কিমান ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে তাৰ শুদ্ধ তথ্য প্ৰকাশ কৰাৰ লগতে বান সাহায্য যাতে প্ৰতিগৰাকী বানপীড়িত ব্যক্তিয়ে লাভ কৰে সেয়া সুনিশ্চিত কৰিব লাগে বুলি সাংসদগৰাকীয়ে দাবী উত্থাপন কৰে। উদ্ধাৰ অভিযান আৰু সাহায্য বিতৰণৰ সৈতে জড়িত হৈ পৰা দল সংগঠন আৰু যুৱক যুৱতী সাংসদগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে নতুনকৈ বিদ্যালয় একত্ৰীকৰণৰ পূৰ্বে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহক নামভৰ্তি বৃদ্ধিৰ বাবে এবছৰ সময় দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দশম দিনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদনত এই বিষয়ে প্ৰকাশ কৰে। চৰকাৰী বিদ্যালয় একত্ৰীকৰণক লৈ বিভিন্ন দলৰ বিধায়কসকলে উত্থাপন কৰা এই উদ্বেগৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে নামভৰ্তি কম হোৱা বিদ্যালয়সমূহক এটা সুযোগ দিব বিচাৰিছে। তেওঁ কয় যে শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে শাসক বিৰোধী পক্ষ উভয়ে একেলগে কাম কৰা উচিত। চৰকাৰৰ বিদ্যালয় যুক্তিসংগতকৰণ নীতিৰ সপক্ষে মত প্ৰকাশ কৰি ডাঃ পেগুৱে কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰস্তুত কৰা বিধেয়কৰ ভিত্তিতে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহক একত্ৰীকৰণৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এবছৰৰ ভিতৰত নামভৰ্তিৰ সংখ্যাক বৃদ্ধি কৰিবলৈ ব্যৰ্থ হলে বিদ্যালয়সমূহৰ একত্ৰীকৰণৰ বাহিৰে অন্য বিকল্প নাথাকিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।
4: এই 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহ বিধায়কসকলেও পৰীক্ষা কৰি চাই যে কোনসমূহ এমালগেমেশ্যন কৰিব লাগে বা মাৰ্জ কৰিব লাগে, তাত মূল্যৱান পৰামৰ্শ আমি আগবঢ়ালে আমি ব্যৱস্থা গ্ৰহণ কৰিম। বৰ্তমান আমাৰ যি জিলা বিষয়াসকল আছে, আমাৰ জিলা কাৰ্যালয় আছে, ব্লকৰ কাৰ্যালয় আছে, তেওঁলোকক নিৰ্দেশ দিয়া হৈছে ইয়াৰ ওপৰত এটা প্ৰতিবেদন দিয়াৰ কাৰণে। এমালগেমেশ্যন কৰাৰ কাৰণে কোনো নিৰ্দেশনা দিয়া হোৱা নাই, এটা প্ৰতিবেদন দিয়াৰ কাৰণে, যিটো প্ৰতিবেদন আমি পৰীক্ষা কৰি চাই যথাযোগ্য যাতে আমি সিদ্ধান্ত আমি গ্ৰহণ কৰিব পাৰোঁ।
3: শিক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয়ত ভিত্তিহীন অভিযোগ আৰু অপপ্ৰচাৰে কেৱল বিভ্ৰান্তি আৰু অনিশ্চয়তাহে সৃষ্টি কৰে বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আজি এখন সংবাদমেলত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তি পৰীক্ষা নীট ইউজিক কেন্দ্ৰিক শেহতীয়া ঘটনালীক লৈ ৰাজনীতি কৰাৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক গৰিহণা দি মন্ত্ৰীগৰাকীয়ে কয় যে লাখ লাখ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ স্বচ্ছতা আৰু বিশ্বাস প্ৰকাশ কৰাৰ সময়ত দায়িত্বশীল আৰু তথ্যভিত্তিক বক্তব্যহে পৰিস্থিতি সুস্থিৰ কৰি ৰাখিব পাৰে। গোৱালপাৰা চহৰৰ আইন শৃংখলা নিৰাপত্তা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে 15টা গুৰুত্বপূৰ্ণ স্থানত 19টা চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। গোৱালপাৰা জিলা আয়ুক্ত শ্ৰী প্ৰদীপ তিমুং আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই আজি এক অনুষ্ঠানত এই চিচিটিভি কেমেৰাৰ মাধ্যমেৰে নিৰীক্ষণ ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত বানৰ পিছত পশুধনৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন স্থানত বিশেষ পশু স্বাস্থ্য প্ৰতিষেধক প্ৰদান কৰাৰ লগতে চিকিৎসা শিবিৰ চলাই থকা হৈছে। বাতৰি পৰৱৰ্তী অংশৰ বাবে পুনৰ ঘূৰি যাওঁ বলক মৃদুস্মিতা শৰ্মাৰ ওচৰলৈ।
0: ধন্যবাদ পৱন। অসমৰ উদ্যোগ খণ্ডত আত্মনিৰ্ভৰশীলতা, দক্ষতা বিকাশ, গৱেষণা, প্ৰশিক্ষণ আৰু উদ্ভাৱনক অধিক শক্তিশালী কৰাৰ লক্ষ্যেৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান ছচাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয় ব্যৱসায় বিভাগৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। চুক্তি সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ ননীগোপাল মহন্তই কয় যে এই চুক্তিৰ অধীনত উদ্যোগ স্থাপনৰ বাবে প্ৰয়োজনীয় জ্ঞান, দক্ষতা প্ৰদান, প্ৰশিক্ষণ, মেণ্টৰশ্বিপ, গৱেষণা কৰ্মশালা আৰু অন্যান্য সহযোগিতামূলক কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হ'ব। অসম কন্যা লাভলীনা বৰগোহাঁয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত দেশৰ হকে প্ৰথমটো পদক নিশ্চিত কৰিছে। লাভলীনাই আজি 75 কিলোগ্ৰাম ওজন শাখাৰ প্ৰথম ৰাউণ্ডত বাই লাভ কৰি পোনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰে আৰু কমেও ব্ৰঞ্জৰ পদক নিশ্চিত কৰে। লাভলীনা অহা 31 জুলাইত ছেমি ফাইনেলত তুলাভাৰ তাৰণ তাফাকিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বান পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বানপীড়িতসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস। মন্ত্ৰী কৌশিক ৰায়ৰ সাহায্য সামগ্ৰীৰ বিতৰণ, অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলভ্যতা আৰু বজাৰ মূল্যৰ পৰ্যালোচনা। শিক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয়ত ভিত্তিহীন অভিযোগ আৰু অপপ্ৰচাৰে কেৱল বিভ্ৰান্তি আৰু অনিশ্চয়তাহে সৃষ্টি কৰে বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য আৰু গ্লাছগো কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ পদক নিশ্চিত। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।
5: आकाशवाणी समाचार के साथ मैं विशाल शर्मा। प्रधानमंत्री नरेंद्र मोदी ने घोषणा की है कि केंद्र सरकार परीक्षा प्रश्न पत्र लीक मामले में शामिल लोगों को त्वरित और कड़ी सजा दिलाने के लिए फास्ट ट्रैक अदालतें स्थापित करेगी। प्रधानमंत्री मोदी ने सोशल मीडिया पर एक पोस्ट में छात्रों के भविष्य की रक्षा को सरकार की सर्वोच्च प्राथमिकता बताया। प्रधानमंत्री का यह बयान नीट परीक्षा प्रश्न पत्र लीक मामले में दिल्ली के जंतर मंतर पर चल रहे छात्रों के विरोध प्रदर्शन के बीच आया है। केंद्रीय मंत्री जितेंद्र सिंह ने नीट परीक्षा के पेपर लीक मामले में प्रदर्शन कर रहे छात्रों से बातचीत के लिए आगे आने की अपील की है। उन्होंने कहा है कि सरकार सभी मुद्दों पर चर्चा के लिए तैयार है। श्री सिंह ने कहा कि केंद्रीय मंत्री जेपी नड्डा और वो स्वयं बातचीत के दौरान उपस्थित रहेंगे। वित्त मंत्री निर्मला सीतारामन ने कहा है कि सरकार छात्रों की चिंताओं के प्रति अत्यंत संवेदनशील है, विशेषकर प्रतियोगी परीक्षाओं के प्रश्न पत्र लीक होने के मामले में। उन्होंने कहा कि प्रधानमंत्री नरेंद्र मोदी द्वारा फास्ट ट्रैक अदालतों की घोषणा का उद्देश्य छात्रों और उनके परिवारों को आश्वस्त करना है कि परीक्षाओं में पारदर्शिता और विश्वसनीयता को भंग करने के लिए जिम्मेदार लोगों को शीघ्रता से दंडित किया जाएगा। संसद के दोनों सदनों की कार्यवाही नीट पेपर लीक मामले और छात्र विरोध प्रदर्शनों सहित विभिन्न मुद्दों पर विपक्ष के विरोध के बाद आज दिनभर के लिए स्थगित कर दी गई। दोपहर 2 बजे दूसरी बार स्थगन के बाद लोकसभा की कार्यवाही फिर से शुरू होने पर विपक्षी सदस्यों ने दोबारा नारेबाजी शुरू कर दी। हंगामा जारी रहने पर पीठासीन अधिकारी दिलीप सैकिया ने सदन को कल सुबह 11 बजे तक के लिए स्थगित कर दिया। उधर राज्यसभा में भी ऐसी ही स्थिति देखने को मिली। सदन दोपहर 3 बजे तीसरी बार स्थगित होने के बाद पुनः शुरू होने पर विपक्षी दलों ने नीट मुद्दे पर फिर से विरोध प्रदर्शन शुरू कर दिया। हंगामे के कारण राज्यसभा को भी दिनभर के लिए स्थगित कर दिया गया। सरकार ने आज बताया कि कैलाश मानसरोवर की यात्रा के लिए कुल 1000 तीर्थ यात्रियों के लिए व्यवस्था की गई है। विदेश राज्य मंत्री कीर्ति वर्धन सिंह ने राज्यसभा में लिखित उत्तर में बताया कि विदेश मंत्रालय स्वयं के खर्च पर यात्रियों को परिवहन, आवास, भोजन, चिकित्सा परीक्षण, मार्गदर्शन आदि जैसी सेवाएं प्रदान करता है। सिक्किम में नामची जिले के समरदुंग में एनएचपीसी तीस्ता जल विद्युत परियोजना की निर्माणाधीन सुरंग में फंसे सभी 25 लोगों के शव बरामद कर लिए गए हैं। इसके साथ ही 4 दिन के बाद बचाव अभियान समाप्त हो गया। सिक्किम सरकार ने इस दुखद घटना के कारणों का पता लगाने के लिए 4 सदस्यीय जांच समिति का गठन किया है। समिति को 15 दिनों के भीतर रिपोर्ट प्रस्तुत करने को कहा गया है। पश्चिम बंगाल सरकार ने नगरपालिकाओं और ग्राम पंचायतों के निर्वाचित प्रमुखों से जन्म और मृत्यु प्रमाण पत्र जारी करने का अधिकार वापस लेने का निर्णय लिया है। मुख्य सचिव मनोज अग्रवाल ने कहा कि अब से केवल नामित सरकारी अधिकारी ही ये प्रमाण पत्र जारी करेंगे। ये कदम विशेष रूप से मतदाता सूची के विशेष गहन पुनरीक्षण के दौरान जन्म और मृत्यु प्रमाण पत्र जारी करने में व्यापक अनियमितताओं का पता चलने के बाद उठाया गया है।

0: राष्ट्रपति द्रौपदी मुर्मू आज तीन देशों की यात्रा के अंतिम चरण में रोमानिया के बुखारेस्ट पहुंची। कोटरोसेनी पैलेस में राष्ट्रपति मुर्मू को गार्ड ऑफ ऑनर दिया गया। श्रीमती मुर्मू रोमानिया के राष्ट्रपति निकोसोर डैन के साथ प्रतिनिधिमंडल स्तर की वार्ता करेंगी। इस दौरान कई समझौता ज्ञापनों पर हस्ताक्षर किए जाएंगे। भारत की मजबूत आर्थिक वृद्धि, बढ़ते बाजार के अवसर और बेहतर कारोबारी माहौल के चलते यूरोपीय कंपनियां इसे एक आकर्षक निवेश गंतव्य के रूप में देख रही हैं। यूरोपीय मीडिया नेटवर्क यूरेक्टिव में प्रकाशित एक लेख के अनुसार भारत यूरोप की बढ़ती जरूरतों को पूरा करता है। भारत में तेजी से बढ़ता उपभोक्ता बाजार, बढ़ती घरेलू मांग और विनिर्माण क्षमता विस्तार की अपार संभावनाएं हैं। रिपोर्ट में कहा गया है कि चीन में औद्योगिक क्षमता से अधिक उत्पादन और कड़ी प्रतिस्पर्धा के कारण लाभ हो गया है। मौसम विभाग ने महाराष्ट्र में आज ठाणे, पालघर, नासिक और पुणे के घाट क्षेत्रों के लिए तेज वर्षा का रेड अलर्ट जारी किया है। उत्तरी कोंकण, दक्षिणी कोंकण और दक्षिण मध्य महाराष्ट्र के घाट क्षेत्रों में शनिवार तक तेज बारिश की संभावना है। प्रशासन ने पुणे और कोंकण की ओर यात्रा करने वाले पर्यटकों से अत्यधिक सावधानी बरतने की अपील की है। जिम्बाब्वे के हरारे में पहले 2020 क्रिकेट मुकाबले में जिम्बाब्वे ने भारत को 126 रन का लक्ष्य दिया है। जवाब में ताजा समाचार मिलने तक भारत ने 5 ओवर में 1 विकेट पर 52 रन बना लिए हैं। इससे पहले भारत ने टॉस जीतकर गेंदबाजी का फैसला किया। 3 मैचों की श्रृंखला का दूसरा मुकाबला 25 और तीसरा 26 जुलाई को खेला जाएगा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: This is Akashwani, the news read by Anuja Kumar. Union Minister Dr. Jitendra Singh has appealed to the protesting students of the NEET paper leak issue to come for talks, saying government is ready for discussions on all issues. Talking to media, the minister said that in the last 24 hours, as many as 4 offers were made to the student representatives of the ongoing protest for a dialogue. He gave a standing invitation for discussions to the protesting youth, adding that Union Minister JP Nadda will be present during the dialogue. He also informed that the talks can be held with an open mind at the residence of Union Minister JP Nadda or at his office. He added that without a dialogue, a solution will not be found. Prime Minister Narendra Modi announced that the centre will set up fast-track courts to ensure swift and stringent punishment for those involved in paper leaks and asserted that protecting students' future remains the government's top priority. In a social media post, the Prime Minister said that nothing is more important than the welfare and future of the youth of the country. His statement comes amid the ongoing student protests at Delhi's Jantar Mantar over the NEET paper leak case. The Prime Minister said he has directed the concerned authorities and officials to take all necessary steps in this regard. Both Houses of Parliament had been adjourned for the day following the opposition protest over various issues, including the NEET paper leak case and student protests. Meanwhile, Parliamentary Affairs Minister Kiran Rijiju appealed to the opposition parties, particularly the Congress, to cooperate in holding a discussion on the NEET paper leak issue. He added that the government has already conveyed its willingness to hold a discussion on the issue in both houses as per the date and duration desired by the opposition. Mr. Rijiju appealed to the Congress party not to impose conditions, stating that such conditions may be seen as an attempt to avoid discussion. Union Minister and Leader of the House, JP Nadda, criticized the opposition, terming its conduct as highly irresponsible. He alleged that the opposition neither wants a discussion nor is willing to allow for the House to function. Leader of the opposition, Mallikarjun Kharge, demanded the resignation of the Union Education Minister, saying that without his resignation, the discussion will not happen. He said that Congress is not shying away from discussion. Delhi Police has clarified that the powers of detention granted under the National Security Act to the Delhi Police Commissioner is not new, as it is a routine extension or renewal of powers. In a statement, the Delhi Police said this order is issued every 3 months and the present renewal was issued on the 7th of July for the period 19 July to 18th October this year. It said the renewal was issued well before the commencement of the students' protests. In Sikkim, all the 25 bodies have been recovered trapped inside the under construction tunnel of the NHPC Teesta Stage 6 hydroelectric project at Samardong in Namchi district. With this, the rescue operation came to an end after 4 days. Multiple agencies of the center and Sikkim government were involved in the rescue measures. The Sikkim government has also constituted a 4-member inquiry committee to find out the reasons for the tragic incident. The committee has been asked to submit a report within 15 days. President Draupadi Murmu arrived in Bucharest, Romania today on the final leg of her three-nation visit. After her arrival at the Cotroceni Palace, President Murmu was accorded a guard of honour. During her visit, she will hold delegation-level talks with her Romanian counterpart Nicoșor Dan. Several MOUs will be signed after the talks. The President of Romania and the First Lady will host a state dinner in the honour of President Murmu tonight. The 23rd Commonwealth Games CWG will begin today in Glasgow, Scotland. Teams from 74 nations will participate in the 10-day event. Olympic medalist Neeraj Chopra, Meerabai Chanu and Lavlina Borgohain are set to represent India at the CWG 2026. In men's cricket, Zimbabwe have set a target of 126 runs against India in first T20 international of the three-match series in Harare. In reply, India was 68 for 2 in 6.2 overs when reports last came in. Earlier put into bat, Zimbabwe posted 125 runs for the loss of 7 wickets in stipulated 20 overs. And that is the end of this news bulletin.
2: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেলে কয় যে নীট প্ৰশ্নকাকত ফাদিলৰ গোচৰত অভিযুক্তসকল কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানিবলৈ দিছে। অসমত বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে আজি ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ণিনাট মাৰ্কছৰ জুনিয়ৰক সাক্ষাৎ কৰি আছিয়ান অধিৱেশনৰ প্ৰতি ভাৰতে সমৰ্থন আগবঢ়াব বুলি জানিবলৈ দিয়ে। ইথানল মিশ্ৰণৰ বাবে ইঞ্জিন বিকল্প বা বাহনৰ বিজুতি ঘটা কোনো ব্যাপক সমস্যা পোহৰলৈ অহা নাই বুলি চৰকাৰে জানিবলৈ দিছে। আৰু জিম্বাবৱে হাৰাৰেত অনুষ্ঠিত তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতক জয়ৰ বাবে 126 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেলে আজি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট কৰি দিছে যে নীট প্ৰশ্নকাকত ফাদিলৰ গোচৰত অভিযুক্তসকল কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। সংসদ চৌহদত সাংবাদিকৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত শ্ৰীগোৱেলে কয় যে দেশৰ যুৱক যুৱতীসকলৰ আশা পূৰণৰ বাবে চৰকাৰে এই বিষয়ত আৰু অধিক পদক্ষেপ গ্ৰহণ কৰিব। এই বিষয়ত বিৰোধীয়ে আলোচনাৰ পৰা পলায়ন কৰাৰ স্থিতি গৰিহণা দি মন্ত্ৰীগৰাকীয়ে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু অন্যান্য বিৰোধী দলসমূহক শান্তি বৰ্তাই ৰাখিবলৈ আৰু আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰিবলৈ আহ্বান জনায়।
3: हमारा कांग्रेस पार्टी और विपक्ष से अनुरोध है कि विषय का राजनीतिकरण ना करें। विपक्ष जो राजनीतिकरण कर रहे हैं इसकी घोर निंदा करते हैं। सबसे अनुरोध है शांति बनाए रखें और साथ ही साथ चर्चा के माध्यम से विषय के समाधान में हम सब मिलकर अपनी जिम्मेदारी निभाएं। मुझे उम्मीद है कि राहुल गांधी और उनके विपक्ष के मित्र युवा युवतियों की चिंता करेंगे।
2: কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে নীট প্ৰশ্নকাকত ফাদিল বিষয়ৰ প্ৰতিবাদী ছাত্ৰ ছাত্ৰীসকলক আলোচনাৰ বাবে আহিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে চৰকাৰ সকলো বিষয়তে আলোচনাৰ বাবে সাজু আছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা 24 ঘণ্টা চলি থকাৰ প্ৰতিবাদৰ ছাত্ৰ প্ৰতিনিধিসকলক আলোচনাৰ বাবে 4টাকৈ প্ৰস্তাৱ দিয়া হৈছে। তেওঁ প্ৰতিবাদকাৰী যুৱক যুৱতীসকলক আলোচনাৰ বাবে স্থায়ী আমন্ত্ৰণ পত্ৰ প্ৰদান কৰি আলোচনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু তেওঁ উপস্থিত থাকিব বুলি আশ্বাস দিয়ে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ বাসগৃহত অথবা তেওঁৰ কাৰ্যালয়ত মুকলি মনেৰে আলোচনা অনুষ্ঠিত কৰিব পৰা যাব বুলিও তেওঁ অৱগত কৰে। তেওঁ লগতে কয় যে আলোচনা অবিহনে কোনো বিষয়ৰ সমাধান সম্ভৱ নহয়। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও দহখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে।

আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয়। অসমৰ অভূতপূৰ্ব বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বানত ক্ষয় ক্ষতিৰ বিস্তৃত মূল্যায়ন আৰু পুনৰ্বাসন তথা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায়ৰ বিষয়ে পৰ্যালোচনাৰ উদ্দেশ্যে শীঘ্ৰে মন্ত্ৰালয়ৰ প্ৰতিনিধি দল অসমত উপস্থিত হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ক্ষয়ক্ষতি আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। তেওঁ লগতে জিলাখনৰ কেইবাটাও বান সাহায্য শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িত লোকৰ সৈতে কথা পাতে আৰু সাহায্য প্ৰক্ৰিয়াৰ বুজ লয়। উল্লেখযোগ্য যে সাম্প্ৰতিক বানত ৰাজ্যখনৰ 889খন গাঁৱৰ 6,43,364 লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 41লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 24,891 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। প্ৰশাসনিক ক্ষতিগ্ৰস্ত জিলাসমূহত 99টা আশ্ৰয় শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস উপলক্ষে প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে কয় যে বিগত 99 বছৰত সম্প্ৰচাৰ ৰেডিঅ'ৰ পৰা টিভিলৈ আৰু এতিয়া ডিজিটেল ষ্ট্ৰিমিঙলৈ বিকশিত হৈছে। আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত শ্ৰীদ্বিবেদীয়ে কয় যে প্ৰচাৰ ভাৰতীয়ে অকল ভাৰতৰ ভিতৰতে নহয় বিদেশৰ দৰ্শকৰ মাজলৈও সকলো ধৰণৰ মনোৰঞ্জনমূলক, তথ্য সমৃদ্ধ আৰু শিক্ষামূলক বিষয়বস্তু সম্ভাৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। প্ৰচাৰ ভাৰতীৰ ৱেব নামৰ OTT প্লেটফৰ্ম মুকলি কৰাৰ বিষয়ে উল্লেখ কৰি শ্ৰীদ্বিবেদীয়ে কয় যে প্লেটফৰ্মত ইতিমধ্যে প্ৰায় 1,10,00,000 লোক আছে আৰু এই সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে। সংস্থাটোৱে শেহতীয়া উপলব্ধ প্ৰযুক্তি ব্যৱহাৰ কৰি দৰ্শকৰ মাজলৈ নতুন নতুন বিষয়বস্তু আগবঢ়াই আনিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছো জুনিয়ৰক সাক্ষাৎ কৰে আৰু ফিলিপাইনছৰ অধ্যক্ষতাত হ'বলগীয়া আছিয়ান অধিৱেশনৰ প্ৰতি ভাৰতে সমৰ্থন আগবঢ়াব বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে 2025ৰ পৰা 2029চনৰ ভিতৰত ৰূপায়ণ কৰিবলগীয়া ভাৰত আৰু ফিলিপাইনছৰ মাজৰ কৌশলগত অংশীদাৰিত্বৰে গঢ় দিয়া পৰিকল্পনাসমূহ বহুলভাৱে আগবঢ়াই নিয়াত এই সহযোগিতাই যথেষ্ট সহায় কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীজনে নেডাৰলেণ্ডছৰ বৈদেশিক সচিব টম বেৰেনছেনক লগ ধৰি মেনিলাত অনুষ্ঠিত হ'বলগীয়া পূব এছীয় সন্মিলনৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে ড০ জয়শংকৰে কয় যে ভাৰত আৰু নেডাৰলেণ্ডছৰ কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে ছেমি কণ্ডাক্টৰ, পানীৰ উৎস, সেউজ হাইড্ৰজেন, স্বাস্থ্য আৰু সংস্কৃতিকে ধৰি বিভিন্ন দিশত একেলগে কাম কৰাৰ দুৱাৰ মুকলি কৰিব পৰা যাব। ড০ জয়শংকৰে নতুনকৈ ৰাষ্ট্ৰসংঘৰ বৈদেশিক সচিবৰ দায়িত্ব গ্ৰহণ কৰা এড মিলিবেণ্ডক লগ ধৰি তেওঁক শুভেচ্ছা জ্ঞাপন কৰে। দুয়োগৰাকীয়ে সম্প্ৰতি ভাৰত আৰু ব্ৰিটেইনৰ মাজত কৌশলগতভাৱে গঢ় লৈ উঠা মুক্ত বাণিজ্য নীতি ৰূপায়ণৰ গতি তীব্ৰতৰ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে বৈদেশিক মন্ত্ৰীগৰাকীয়ে ওমানৰ বৈদেশিক মন্ত্ৰী শ্বহীদ বদ্ৰ বিন হামাদ আল বুশেইদিক লগ ধৰি উপসাগৰীয় অঞ্চলৰ দেশসমূহৰ বিকাশ সন্দৰ্ভত মত বিনিময় কৰে। ভাৰতীয় অটোমোবাইল নিৰ্মাতা ছচাইটিৰ পৰা পোৱা তথ্য অনুসৰি ইথানল মিশ্ৰণৰ বাবে ইঞ্জিন বিকল্প বা বাহনৰ বিজুতি ঘটাৰ কোনো তথ্য পোহৰলৈ অহা নাই বুলি চৰকাৰে স্পষ্ট কৰি দিছে। আজি লোকসভাত এটা লিখিত উত্তৰত গড়কাপ্তানি আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে চৰকাৰে অংশীদাৰসকলৰ সৈতে আলোচনা, ক্ষেত্ৰ পৰীক্ষা আৰু মিশ্ৰণ বৃদ্ধিৰ প্ৰতিটো পৰ্যায়তে বিশেষজ্ঞ সংস্থাসমূহৰ বৈধকৰণৰ জৰিয়তে ইথানল মিশ্ৰিত পেট্ৰল কাৰ্যসূচী প্ৰৱৰ্তন কৰিছে। শ্ৰীগাডকাৰীয়ে লগতে কয় যে সমগ্ৰ দেশতে 15% অধিক মিশ্ৰিত পেট্ৰল যোৱা 3.5 বছৰতকৈ অধিক সময় আৰু 19%ৰ পৰা 20% ইন্ধন 1.5-2 বছৰতকৈও অধিক সময় ধৰি ব্যৱহৃত হৈ আহিছে।
কেন্দ্রীয় যুব পরিক্রমা আর ক্রীড়া মন্ত্রী ডক্টর মনসুখ মান্ডাভিয়ায় গ্লাসগোত অনুষ্ঠিত কমনওয়েলথ ক্রীড়া মন্ত্রীসকলের বৈঠকত অংশগ্রহণ করার কমনওয়েলথ নির্বাচিত প্রধান সচিব চার্লি আয়ুকর বসুয়ের সহ এখন বৈঠকত মিলিত হয়। বৈঠকত ডক্টর মান্ডাভিয়ায় খেলো ইন্ডিয়া নীতি আর অস্মিতা লীগকে ধরে ভারতের পরিবর্তনশীল ক্রীড়া সংস্কারের উপর আলোকপাত করে। সামাজিক মাধ্যমের একটা পোস্টত কয় যে এই দুইটা পদক্ষেপে তৃণমূল পর্যায়ের ক্রীড়াক শক্তিশালী

0: কৰাৰ লগতে সমগ্ৰ দেশতে ক্ৰীড়াৰ উৎকৃষ্টতাৰ পথ প্ৰশস্ত কৰিছে। ভাৰতে 2030 চনৰ কমনৱেলথ গেমছ আয়োজনৰ বাবে সাজু হোৱাৰ সময়তে বাণিজ্য আৰু বিনিয়োগৰ নতুন সুযোগ প্ৰদান কৰাৰ বাবে কমনৱেলথ এডভান্টেজৰ সহযোগিতা সন্দৰ্ভতো আলোচনা কৰে। জিম্বাবৱে হাৰাৰত অনুষ্ঠিত তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতক জয়ৰ বাবে 126 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত ঘৰুৱা দল জিম্বাবৱে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 125 ৰাণ সংগ্ৰহ কৰে। জিম্বাবৱেৰ হৈ ডব্লিউ মাধাৱেৰে সৰ্বাধিক 39 ৰাণ কৰে। ভাৰতৰ মায়ংক যাদৱ আৰু প্ৰিন্স যাদৱে দুটাকৈ উইকেট দখল কৰে। শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা শনিবাৰ আৰু দেওবাৰে একেখন ষ্টেডিয়ামতে শৃংখলাৰ পৰৱৰ্তী খেল দুখনত অংশ ল'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে নীট প্ৰশ্নকাকত ফাদিলৰ গোচৰত অভিযুক্তসকল কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানিবলৈ দিছে। অসমত বানৰ কবলৰ পৰা জিলা কেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 10খন জিলা বিস্তীৰ্ণ অঞ্চল এতিয়া বানত বুৰ গৈ আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছ জুনিয়ৰক সাক্ষাৎ কৰি আছিয়ান অধিৱেশনৰ প্ৰতি ভাৰতে সমৰ্থন আগবঢ়াব বুলি জানিবলৈ দিয়ে। আৰু জিম্বাবৱে হাৰাৰেত অনুষ্ঠিত তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতক জয়ৰ বাবে 126 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পিছতেই উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিছো লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আমাৰ আজিৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছে কণ্ঠশিল্পী, লেখিকা তথা কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ পিনাকী দাস। তেখেতক গীতাৰত সহযোগ কৰিব শশাংকদেৱ গগৈয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি ফেচবুকযোগে পোনপটীয়াকৈ সম্প্ৰচাৰৰ দায়িত্বত আছে দেৱাহুতি ৰাজবংশী। প্ৰস্তুতা, এতিয়া আমি পোনে পোনে গৈছো হেল্ল' যুৱবাণীৰ মজিয়ালৈ।
2: প্ৰত্যাশিত লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। প্ৰিয় শ্ৰোতা, সদায় দৰে আজিও আমাৰ সৈতে এগৰাকী অতিথি উপস্থিত আছে। অতিথিগৰাকীক আমি এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকক চিনাকি কৰাই দিম, কিন্তু তাৰ পূৰ্বে আমি আপোনালোকক জনাই থব বিচাৰিছো আমাৰ বিশেষ অনুষ্ঠানটো আপোনালোকে ৰেডিঅ' ছেটত পোনপটীয়া সম্প্ৰচাৰ শুনাৰ উপৰিও আমাৰ ফেচবুক পেজ AIR গুৱাহাটীযোগে লাইভ সম্প্ৰচাৰ ইতিমধ্যে আপোনালোকে চাবলৈ পাইছে। যিসকল শ্ৰোতাই আমাক ৰেডিঅ'যোগে পোনপটীয়াকৈ শুনি আছে সেইসকল শ্ৰোতাৰ বাবে দুটাকৈ ফোন নম্বৰ ইতিমধ্যে আমি মুকলি কৰি দিছো। মই ফোন নম্বৰ দুটা পোনে পোনে আপোনালোকক জনাই থব বিচাৰিছো 03612661876, আনটো নম্বৰ হৈছে 9435405222। এই নম্বৰ দুটাৰ জৰিয়তে আজিৰ অতিথিগৰাকীৰ সৈতে আপোনালোকে পোনপটীয়াকৈ কথা পাতিব পাৰিব। যিসকলে ফেচবুকযোগে আমাক চাই আছে তেওঁলোকে মন্তব্য কৰিব পাৰিব, তেওঁলোকৰ মন্তব্য অনুষ্ঠানৰ মাজতে পঢ়ি শুনোৱাৰ চেষ্টা কৰিম। আজি ডিউটি ৰুমৰ দায়িত্বত আছে জুৰি মদাহী, ৰূপচন্দা শৰ্মা, আইচেং ফাকুৱৰ। নিয়ন্ত্ৰণ কক্ষৰ পৰা আমাক সহায় কৰিছে ধীৰাজ বৈশ্য, অহৰমোহন বৰ্মন, ধ্ৰুৱজ্যোতি তালুকদাৰ আৰু অমলেশ কলিতা। ফেচবুক লাইভত আমাক সহায় কৰিছে দেৱাহুতি ৰাজবংশীয়ে। আপোনালোকৰ ফোনসমূহ আমাৰ সৈতে সংযুক্ত কৰাই দিয়াত আমাক সহায় কৰিব সতীৰ্থ প্ৰাণজিত আৰু সমান্তৰালভাৱে আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আৰু মই ভাস্কৰ শইকীয়া। প্ৰিয় শ্ৰোতা, আজিৰ অতিথিগৰাকীক এই মুহূৰ্তত মই আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো, কিন্তু তাৰ পূৰ্বে মই প্ৰতিগৰাকী শ্ৰোতা আৰু দৰ্শকক জনাওঁ মোৰ হাতত এখন কিতাপ আছে। কিতাপখনৰ নাম হৈছে গীতিকাৰ জুবিনগাৰ্গ। আমি সততেই চৰ্চা বেছি কৰোঁ, যি গায়ক জুবিন গাৰ্গৰ চৰ্চা আমি সততে বেছি কৰোঁ, কিন্তু গীতিকাৰ জুবিন গাৰ্গজন ক'ৰবাত নহয় ক'ৰবাত যেন লুকাই পৰে। কিন্তু সেই গীতিকাৰ জুবিন গাৰ্গজনক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত হয়তো এইটো প্ৰথম পদক্ষেপ আছিল। সেই গীতিকাৰ জুবিন গাৰ্গৰ যিখিনি গীত, সেই গীতখিনি একত্ৰিত কৰাৰ ক্ষেত্ৰত এই মোৰ হাতত থকা যিখন সংকলন, হয়তো এই সংকলনখন প্ৰথম। গতিকে এই সংকলনখনৰ যিগৰাকী সংকলক, তাৰ সমান্তৰালভাৱে তেওঁ এগৰাকী সুকণ্ঠী গায়িকা, সুগন্ধি কণ্ঠশিল্পী,

0: বিষ্ণু সংগীত ভূপেন হাজৰিকাৰ গীতৰ ক্ষেত্ৰত তেওঁলোকে লিখা সুৰ কৰা আৰু তেনেকুৱা মানে হ'ব লাগে আৰু আমি মানে চবে বেলেগ বেলেগে ঠিক কৰি গৈছিলো মই সেইটো এটা জমনি এটা অভিজ্ঞতা আৰু হাঁহি উঠাৰ কাৰণে কৈছো খুব পাঁচ মিনিটৰ ভিতৰত মই কুইক এটা গান মানে কি কৰিলো চেঞ্জ কৰি দিলো সলনি কৰি পেলাই গালো ৰাইজো পালো তাৰপিছত মোৰ লগৰে এগৰাকীয়ে মানুহে মানুহৰ বাবে গালে সাধাৰণতে গীত গোৱা মানুহৰ কাৰণে মানুহৰ মানুহে মানুহৰ বাবেতো অকণ সহজ গান নিচিনা হয় হয় তাৰপিছত মই এতিয়া তেওঁৰ নামটো নলওয়ে কোনো কাৰণত বহুত বেয়া হব কিন্তু মই ইণ্টাৰেষ্টিং কাহিনীটো কৈছো তাতে যদি দানৱ কাহিনী বা হয় মানুহ এটা লাইন আছে মানে প্ৰেক্টিচৰ অভাৱত যেতিয়া উল্টাই পেলাই লাইনটো গাই দিলে যেতিয়া মানৱ কেতিয়াবা হয় দানৱ কৰি দিলে আৰু তো বহুত ডাঙৰ কাহিনী হৈ গ'ল এতিয়া আৰু প্ৰাইজ পাবলগীয়া নাই তো বহুত এটা ডাঙৰ কাহিনী হৈছে অলপ বেলেগ ধৰণৰ মন মনত পৰিলে মানে এতিয়াও
1: নিশ্চয় এনেধৰণৰ বহু অভিজ্ঞতা আছিলে বিশ্ববিদ্যালয়ৰ পৰা সেই মেটমৰা অভিজ্ঞতা লৈ সকলো বাহিৰলৈ ওলাই আহে তাৰ পাছৰ পৰ্যায়ত আপুনি শিক্ষকতা বাছি ললে আপুনি প্ৰবক্তাৰ শাৰীলে আপুনি গ'ল সেই অভিজ্ঞতা কেনেধৰণে হ'ল সেই যাত্ৰাটো বিষয়ে
0: সঁচা কথা ক'বলৈ গ'লে মোৰ কোনো লক্ষ্য নাছিলে যে মই প্ৰবক্তাই হ'ম চাকৰিয়ে কৰিম বা শিক্ষক হ'ম এনেকুৱা ধৰণৰ সময় গৈ আছে ময়ো সময়ৰ লগত গৈ আছো মোৰ সেই সময়ত খুব ভাল বন্ধু আছিলে মই তেওঁৰ নাম ল'বই লাগিব ডক্টৰ উমেশ দাস তেওঁ চিলাৰাই কলেজৰ এতিয়া অধ্যাপক তেখেতে মোক ক'লে আচলতে এনেকৈ নেট শ্লেট দিলে এই কলেজৰ প্ৰবক্তা হ'ব পাৰি মই একো নাজানো মোক তেওঁই ফৰ্ম ফিল আপ কৰি দিলে যি যি পঢ়িব লাগে নোটছখিনি আনি যোগাৰ কৰি দিলে মই অকল পঢ়িছোঁ পৰীক্ষা দিছোঁ এবাৰতেই পাছ মানে মই তেতিয়া এনেও পাছ কৰা নাই তাৰপিছত মই কৈছোঁৱেই মোৰ উভতি যাবলৈ মন আছিলে গুৱাহাটীৰ পৰা কিন্তু আমাৰ এটা থাকে ন অকল গায়ক হৈয়ে ইয়াত কনচাৰ্ভাইভ কৰিব অসুবিধা গতিকে কিবা ছাইডত কিবা এটা চাকৰি তেনেকৈ লাগে সেইটো কাৰণে দেউতাই ঘূৰাই লৈ গ'ল গোৱালপাৰাতে বি এড কৰিলোঁ তাৰপিছত তেনেকৈ পোষ্ট ওলালে ৰিজাল্টো বেয়া নাছিলে পোষ্ট ওলালে তাৰপিছত কলিয়াবৰ মহাবিদ্যালয়ত তাৰ আগতো হ'ল কিবা কিবি মই এতিয়া নকওঁ বাৰু তাত ওলালে পোষ্ট ওলোৱাৰ পিছত মই এমাহ পিছত খবৰ পাইছোঁ যে মই হেনো চাকৰি পাইছোঁ আৰু ইমান ডাঙৰ চাকৰি মই কেতিয়াও মই বহুত দিনলৈকে মই চক হৈ আছিলোঁ আৰু মই বিশ্বাসো কৰা নাছিলোঁ আচলতে দেই মই কেতিয়াও বিশ্বাস কৰা নাই যে মই এখন কলেজৰ সহকাৰী অধ্যাপক হিচাপে এপইণ্টমেণ্ট মানে মোৰ হৈছে পিছত যেতিয়া কলেজৰ পৰা ফোন কৰিছে যে এমাহলৈকে মোৰ কোনো খা খবৰ নাই কাৰণ মই বিশ্বাসেই কৰা নাই খবৰটো এমাহ মই কোনো কাৰণত মই পাত্তাই দিয়া নাই মানে খবৰটো পিছত আৰু যেতিয়া গ'ল খা খবৰ তেতিয়া আহিলোঁ কলিয়াবৰলৈ গ'লো গোৱালপাৰাৰ পৰা তাৰপিছত গম পালো যে সঁচাকৈ হয় মই পাইছোঁ বাৰু তাৰপিছত আৰু সেইখিনি যাত্ৰা
1: এতিয়া মই এই কিতাপখনৰ কথা কৈছিলোঁ অনুষ্ঠানৰ আৰম্ভণিতে গীতিকাৰ জুবিন গাৰ্গ তথ্যটো হয়তো ভুলো হ'ব পাৰে শুদ্ধও হ'ব পাৰে জুবিন গাৰ্গৰ গীতিকাৰ হিচাপে জুবিন গাৰ্গক এনেদৰে একত্ৰে সংকলন কৰা সংগঠিত কৰা এই সংকলনখন হয়তো প্ৰথম মই বাৰে বাৰে হয়তো বুলিয়েই কৈ আছো বেলেগৰ ক্ষেত্ৰত হয়তো তেনেধৰণৰ কিছু সংকলন থাকিবও পাৰে কিন্তু ইমান বৃহৎ কলৰবত এইখনেই হয়তো প্ৰথম এইখনৰ আঁৰৰ কাহিনী যথেষ্ট আছে এইখন গোটাবলৈ যাওঁতে জুবিন গাৰ্গক গীতিকাৰ হিচাপে প্ৰতিষ্ঠা কৰি এটা সংকলন কৰিবলৈ যাওঁতে বহু প্ৰত্যাহ্বান বহু প্ৰতিকূলতা আহিছিলে এনেকুৱাও হৈছিলে যে কেতিয়াবা সেই ফটা চিটা কেছেটৰ যি বাকলি সেইবোৰ আনি তাৰ পৰা গীতবোৰ চাই জুমি কৰি তেনেকৈ লিখিব লগা হৈছিলে এই কাহিনীটো কাহিনীখিনি অকণমান জানিব বিচাৰিছোঁ কিতাপখনৰ আঁৰৰ কাহিনী কাৰণ মই এইবাবেই কৈছো যে এই কিতাপখন কেৱল এখন কিতাপ নহয় কাইলৈ যদি কোনোবাই জুবিন গাৰ্গক গীতিকাৰ হিচাপে জুবিন গাৰ্গক কোনোবাই থেচিছ হিচাপে প্ৰস্তুত কৰিব বিচাৰে তেওঁলোকে যদি ডক্টৰেট ডিগ্ৰী কৰিবৰ কাৰণে পি এইচ ডি কৰিবৰ কাৰণে যদি কোনোবাই বিচাৰে এই কিতাপখন এখন বৃহৎ সমল হ'ব কাৰণ ইয়াত যিমান দূৰ সম্ভৱ ইয়াত প্ৰায়খিনি গীতেই ইয়াত সংকলন কৰা হৈছে গতিকে এই কিতাপখনৰ বিষয়ে অকণমান জানিব বিচাৰিছো
0: আচলতে মই 2016 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া গবেষণাৰ বাবে মই

0: নামভৰ্তি কৰিছিলোঁ পি এইচ ডিৰ বাবে। তেতিয়া মই বিষয় জুবিন গাৰ্গৰ গীতৰ বিষয়ে মই আচলতে বাছি লৈছিলোঁ বা কৰিম বুলি ভাবিছিলোঁ ইয়াৰ ওপৰতে কাম। আৰু বহুতখিনি আচলতে মই মানে বহুতখিনি বুলিও নকওঁ, মই আগবাঢ়িছিলোঁ আৰু এইটো দিশত। গতিকে জুবিন গাৰ্গৰ ফেন ক্লাবৰ লগতো মই কথা পাতিছিলোঁ, তেওঁলোকেও সহায় কৰিম বুলি কৈছিলে। আৰু তেনেকে আগবাঢ়োতে অকণমান মই আগবাঢ়োতে এটা কথা গম পাইছিলোঁ যে মই যদি জুবিন গাৰ্গৰ গীতৰ ওপৰত কাম কৰিবলগীয়া হয় তেতিয়াহ'লে প্ৰকৃততে জুবিন গাৰ্গে লিখা গীতনো কোনকেইটা, আমাৰ হাতত নাই তেনেকুৱা সমল। সকলোৱে গায় জুবিন গাৰ্গৰ গীত, কিন্তু জুবিন গাৰ্গে কণ্ঠ নিগৰুৱা গীতবিলাকহে গায়। তেনেকে জুবিন গাৰ্গে এইকেইটা গানেই লিখিছে বুলি তেনেকুৱা একো সংকলন মোৰ হাতত নাছিলে কিন্তু 2016 চনত। বহুতে লিখিছে বাৰু তেনেকে আছে, কিন্তু এনেকে অকল একাশৰীয়া ভাৱে তেনেকে মই নাই পোৱা। গতিকে কামটো কৰোঁতে অকণ অসুবিধা হৈছিলে, কিন্তু বিভিন্ন কাৰণত মোৰ সেই কামটো হৈ নুঠিলে। গৱেষণা আমি কৰিব নোৱাৰিলোঁ। আৰু এই ক্ষেত্ৰত কিন্তু মোৰ যিগৰাকী তত্ত্বাৱধায়ক ছাৰ আছিলে, গাইড ছাৰ ডক্টৰ তৰণী ডেকা ছাৰ, তেওঁ এতিয়া বঙাইগাঁও ইউনিভাৰ্চিটিৰ VC হয়, ছাৰে মোক বহুত সহায় কৰিছিলে। কিন্তু নহ'ল, কামটো মই বেলেগ এটা বিষয়ত মই কৰিলোঁ পিছত। কিন্তু মোৰ সেই সপোনটো ক'ৰবাত ৰৈ গ'ল যে মই জুবিন গাৰ্গৰ গীতৰ ওপৰত একো কৰিব নোৱাৰিলোঁ, যিহেতুকে মই আগো বাঢ়িছিলোঁ। তাৰপিছত 2023 চনত যেতিয়া মই মোৰ গৱেষণা শেষ কৰিলোঁ তেতিয়া ভাবিলোঁ এতিয়াতো মোৰ হাতত সময় আছে, গতিকে এতিয়া মই এইটো দিশত আগবাঢ়ো এই গীতৰ ক্ষেত্ৰত। গতিকে বিভিন্নজন মানুহৰ লগত মই কথা পাতিলোঁ এই দিশত, যেনে মই মেছেজতেও কথা পাতিছোঁ, আছে উৎপল শৰ্মা ডাঙৰীয়া, তেখেত আচলতে আমাৰ বিশাল কলিতা, তেওঁ যিটো কৰিছে জুবিন গাৰ্গৰ কেছেটৰ, তেওঁৰ ঘৰত গ'লোঁ। আৰু সেই সময়ত মোৰ লগত কিন্তু খুব সংগ দিছিলে, মোৰ লগত আছিলে একদম ছাৰ দৰে শশাংক গোস্বামীৰ, তেওঁৰ নামটো মই ল'বই লাগিব। আমি দুয়োটাই খুব মানে এইটো দিশত লাগি আছিলোঁ, কিন্তু তেওঁৰ সেই সময়ত ভাইমনদাৰ কামত খুব ব্যস্ত হৈ গ'ল, সেইটো কাৰণে অকণমান বাট পৰি ৰ'ল কামটো। আমিও বোলো আৰু অকণমান গেপ এটা দি আকৌ আমি ভাইমনদাখনৰ পিছত কামটো আৰম্ভ কৰিম বুলি আচলতে ভাবিলোঁ। এনেকে ভাবি পিছুৱাই গৈ থাকোঁতে থাকোঁতে 23ৰ পিছত 24 আহিলে, 25 চনততো আৰু যিটো ঘটনা
1: ঘটিলে হয় সেই বিষয়ে অকণমান জানিব
0: বিচাৰিছোঁ। আচ্ছা, হয় হয় হয়, কোইনচিডেন্স এটা হৈছিলে। জুবিন গাৰ্গৰ যিদিনাখন আমি ইমান এইটো এটা বিৰাট ভয়াৱহ খবৰ এটা পাইছিলোঁ, ভয়াৱহ খবৰটো পাইছিলোঁ আচলতে আমি ষ্টেজৰ ওপৰত, মঞ্চ এখনৰ ওপৰত, আমাৰ মহাবিদ্যালয়ৰ কলিয়াবৰ মহাবিদ্যালয়ৰ মঞ্চ এখনৰ ওপৰত। আৰু মঞ্চখনত চলি আছিলে মোৰ জীৱনৰ প্ৰথমখন কিতাপৰ শুভ মুক্তি সেইদিনাখন। আৰু কিতাপখন আছিলে অসমীয়া আধুনিক গীতি সাহিত্য, গীতৰে কিতাপ। সেইদিনাখন শুভ মুক্তি আছিলে, শুভ মুক্তি হৈছে, হোৱাৰ পিছতে এই খবৰটো পাইছোঁ। আৰু যিমান যি আমাৰ আছিলে অনুষ্ঠান সকলোখিনি বাতিল কৰা হ'ল, সকলোখিনি শেষেই হ'ল, ইয়াৰ পিছততো আৰু ক'বলগীয়া একোৱেই নাই। আৰু তাৰপিছতেই চিন্তা কৰিলোঁ, যিহেতুকে মোৰ আধা কাম, আধা মানে মোৰ 80% কাম হৈয়ে আছিলে, গতিকে 20% কাম অকণ আগবাঢ়ো নেকি। আৰু আচলতে মোক বিভিন্নজনে, আমাৰ ইউনিভাৰ্চিটিৰো ছাৰ বাইদেউসকলে কিছুমান এনেকুৱা আৰ্টিকেলৰ কাৰণে মোক গীত বিচাৰি ফোন কৰিলে, কাৰণ তেওঁলোকে গম পাইছিলে মই জুবিন গাৰ্গৰ গীতৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ। গতিকে তেওঁলোকে ভালকৈ জানে মোৰ এইখিনি সমল হাতত আছে বুলি। তেতিয়া মোৰ মনলৈ কথা এটা আহিলে যে এইখিনি মানুহেতো এতিয়া এনেকুৱা ধৰণৰ মানুহেতো এইখন বিচাৰিবই, এতিয়া জুবিন গাৰ্গৰ গীত লাগিবই মানে তেওঁ লিখা, গতিকে কামটো কৰি পেলালে সকলোৰে বাবে সুবিধা হ'ব, সেইটো কাৰণে মই এই দিশত আগবাঢ়িলোঁ। আৰু সেই ক্ষেত্ৰত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ এইবাৰ আন্তঃবিহাৰ মহাবিদ্যালয় যুৱ মহোৎসৱৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক অনিমেষ শইকীয়া, তেওঁ মোক বহুত সহায় কৰিলে। তেওঁ মই কথাখিনি ক'লোঁ, গোটেইখিনি DTP-ৰ কাম, কিছু কিছু গান কেছেটৰ পৰা বা ইউটিউবৰ পৰা শুনি শুনি লিখা, সেইখিনি গোটেই কাম তেওঁ কৰিলে।

0: এইখিনি ক্ষেত্রত মই আজি এইখন মঞ্চৰ পৰা তেওঁলৈ বহুত ধন্যবাদ জনাইছো। তেওঁ নোহোৱা হলে হয়তো ইমান সোনকালে মোৰ গীতৰ কিতাপখনো নোলালহেঁতেন। বহুত ভুলত্ৰুটি আছে বাৰু, একেবাৰে শুদ্ধ নহয়। আমি দ্বিতীয়খন সংস্কৰণত সেই ভুলসমূহ আমি শুধৰাবলৈ চেষ্টা কৰিম। গতিকে সেইখিনিয়ে কথা। আৰু আৰু এটা ভাল লগা কথা যে মই এইখিনি কাম কৰি থাকোঁতে বিভিন্নজনৰ লগত মই যোগাযোগ কৰিছিলোঁ গীতখিনিৰ ক্ষেত্ৰত, যেনে আমাৰ মৃণাল কান্তি মিধি, দিগন্ত ভাৰতী, মানস ৰবীন্দা। মানস ৰবীন্দাৰ লগত মানে কথা পাতোঁতে, মানস ৰবীন্দাই ইমান ধুনীয়া এটা প্ৰজেক্ট দি দিলে। তেওঁ মানে প্ৰজেক্ট জুবিন গাৰ্গ আৰম্ভ কৰিছিলে আৰু প্ৰজেক্ট জুবিন গাৰ্গৰ মানে অন্তৰ্ভুক্ত কৰিলে আমাৰ এইটো আমাৰ প্ৰথম কাম গীতিকাৰ জুবিন গাৰ্গ। গতিকে সেইটো এটা খুব আমাৰ খুব মানে কি ক'ম আৰু, পাহৰিব নলগীয়া এটা মুহূৰ্ত, সদায় এইটো মনত থাকিব আমাৰ। গতিকে ধন্যবাদ মানস ৰবীন্দা, আপুনি ইমান ধুনীয়া এটা প্ৰজেক্টত আমাৰ প্ৰথম কাম হিচাপে এইটো ল'লে।
1: আজি গীতাৰত সংগত কৰিছে শশাংকই, মই শশাংকৰ মূৰত চিনাকি কৰাই দিছো। এতিয়া আমি যথেষ্ট কথা পাতিলো, কিন্তু সততে বিজ্ঞজনে এই কথাটো কয় যে যেতিয়া সন্মুখত এগৰাকী কণ্ঠশিল্পী বহি থাকে তেতিয়া কথাতকৈ বেছি আমি গানেই শুনিব লাগে। গতিকে এই মুহূৰ্তত আমি যিহেতু জুবিন গাৰ্গৰ এই কিতাপখনৰ বিষয়ে কথা পাতি আছিলো, এই কিতাপখনৰ মাজৰে এটা গীত যদি শুনো তেতিয়াহ'লে খুব ভাল হ'ব। আমি এটা গীত শুনিব বিচাৰিছোঁ।

গীত গাম বুলি ভাবিছোঁ এতিয়া। আচলতে মই কথাখিনি কওঁতে মই আৰু অলপ আৱেগিক হৈ গৈছোঁ, যেন কথাবিলাক আৰু একেবাৰে চকুৰ সন্মুখত আহি গৈছে, দিনবিলাক আকৌ যেন ঘূৰি আহিছে এনেকুৱা লাগিছে। গতিকে কি বুলিনো ক'ম, এই গীতটো বহুতে শুনিছে, নাই শুনা নাজানো, মই খুব ভাল পাওঁ। গীতটো আছিলে কথা ছবি এখনৰ, জোনাকী মন, আৰু মুক্তি পাইছে 2004 চনত। পৰিচালক আছিলে জীৱৰাজ বৰ্মন, মই ইনফৰমেশ্যনখিনি দি দিছোঁ। কথা জুবিন গাৰ্গৰ, সুৰ জুবিন গাৰ্গ, কণ্ঠ নিগৰাইছিলে প্ৰণীতা বৈশ্যমিথিয়ে।

0: এনে কিছু গীত যিবোৰ গীত আচলতে সততেই মানুহে নাগায় আৰু এই গীতসমূহ এই সংকলনখনত আছে। আৰু আটাইতকৈ উল্লেখনীয় কথাটো হ'ল যে এই গীতসমূহ জুবিন গাৰ্গে নিজেই লিখা। এই কথাটোৱে আচলতে এই গীতটো তুমি জানানে তুমি বুজানে এই গীতটো খুব কম মানুহে শুনিছে। গীতিকাৰ তেওঁ নিজেই সম্ভৱতঃ গোটেই গীতসমূহৰ ভিতৰত এই গীতসমূহ তেওঁৰ অন্যতম জনপ্ৰিয় গীত আৰু এই গীতসমূহ এতিয়া কালৰ সোঁতত ক'ৰবাত হেৰাই গৈছে আৰু সেই কালৰ সোঁতত হেৰাই যোৱা গীতসমূহে আচলতে এই কিতাপ খনত সংলগ্ন কৰা হৈছে, কিতাপখনত সংকলিত কৰা হৈছে। খুব ভাল লগা কথা এটা আৰু মই ভাবোঁ যে মই পুনৰবাৰ সেই কথাটোৱে কৈছো, মই ভাবোঁ যে এই কিতাপখনে এটা সময়ত এনেধৰণৰ দস্তাবেজ হ'ব য'ত আপোনালোকে বিচাৰি পাব গীতিকাৰ জুবিন গাৰ্গজনক। মই কিতাপখনৰ কথা পাতিলোঁ, আমি আপোনাৰ সংগীতৰ জীৱনৰ কথা পাতিলোঁ, এতিয়া আহিছো অকণমান কিছু বেলেগ কথা পাতিব বিচাৰিছো। বিভিন্ন ধৰণৰ গীতৰ কামৰ সৈতে আপুনি বিভিন্ন সময়ত জড়িত হৈ আছে আৰু আটাইতকৈ উল্লেখনীয় কথাটো এইটোৱে যে আপুনি এগৰাকী প্ৰবক্তা হিচাপে এচাম নতুন প্ৰজন্মক আপুনি হাতত ধৰি লৈ যোৱাৰ সুযোগকণ পাইছে, বহু নতুন প্ৰজন্মক সেই মঞ্চখন দিয়াৰ সুযোগকণ আপুনি পাইছে। এনে বহু অভিজ্ঞতা আছে য'ত যিখিনি অভিজ্ঞতাই ক'ৰবাত আপোনাক কেতিয়াবা নিজকো যথেষ্ট পৰিমাণে পৰিপুষ্ট কৰিছে। এনে বহু অভিজ্ঞতা আছে যিখিনি অভিজ্ঞতাই আপোনাক আচলতে এবাৰ ভবাবলৈ চেষ্টা কৰাইছে যে হয় মই যিটো বৃত্তিত বৰ্তমান আছোঁ মই যথেষ্ট পৰিমাণে সুখী। সেই তেনেধৰণৰ অভিজ্ঞতা, সেই তেনেধৰণৰ কথা কিছু পাতিব বিচাৰিছোঁ। এটা নতুন প্ৰজন্মক গঢ় দিব লাগে, যিখিনি যিটো সময়ত সেই প্ৰজন্মটো অবাটলৈ যোৱাৰ যিটো শতাংশ সেই শতাংশটো বেছি থাকে, সেই প্ৰজন্মটো পৰিশীলিত এটা ৰূপ দিব লাগে আৰু তেওঁলোকক সাংস্কৃতিকভাৱেও সমৃদ্ধিশালী কৰিব লাগে, এটা গধুৰ দায়িত্ব। আৰু প্ৰতিদিনে যেতিয়া ক্লাছলৈ যায় তেতিয়া সেই গধুৰ দায়িত্বটো মনত লৈ যায়। অকণমান সেই বিষয়ে কওকচোন, কেনেধৰণৰ অভিজ্ঞতা এই যিটো বৃত্তিৰ সৈতে আপুনি আছে, গীতৰ সৈতে, গীতৰ কথাখিনি আমি পাতিমেই, যিটো বৃত্তিৰ সৈতে আপুনি আছে এই অভিজ্ঞতাৰ বিষয়ে অকণমান কওকচোন।
1: হয়, মই যদিও ভবা নাছিলো যে মই এই দিশটোত আগবাঢ়িম, কিন্তু মই ভগৱানক ধন্যবাদ দিওঁ বা মোৰ মা দেউতাৰো ধাৰ খুজিব নোৱাৰি কেতিয়াও যিসকলে মোক এই লাইনটোলৈ লৈ আহিলে। কিন্তু সঁচাকে মই এই লাইনটোত বা এই দিশটোত নহা হ'লে মোৰ কি হ'লে হয় মই গম নাপাওঁ বাৰু, কিন্তু অত্যন্ত সুখী যে মই এই ল'ৰা ছোৱালীখিনিৰ মাজত, ইমান ধুনীয়া ধুনীয়া মনবিলাকৰ মাজত মই জীয়াব পাৰিছোঁ, থাকিব পাৰিছোঁ। গতিকে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী আগবাঢ়ি গৈছে, বহুতে নিজৰ নিজৰ ঠাইত এতিয়াও বহুত ভাল ভাল কাম কৰি আছে, উভতি চাই কেতিয়াবা ফোন কৰে, খবৰ লয়, সন্মুখত বহি আছে।
0: মই এই কথাটো মই আনুষ্ঠানিকভাৱে ক'ব বিচাৰিছোঁ, মই যিসকল শ্ৰোতাই আমাক শুনি আছে, যিসকল দৰ্শকে আমাক ফেচবুক যোগে চাই আছে, মই বাইদেউৰে ছাত্ৰ, গতিকে মই খুব সৌভাগ্যৱান যে আজি বাইদেউৰ কাষত এনেকৈ বহিবলৈ পাইছোঁ আৰু বাইদেউৰ সৈতে এনেধৰণে কথা পাতিবলৈ পাইছোঁ, মই যথেষ্ট পৰিমাণে সৌভাগ্যৱান। আপোনাৰ কথাখিনি আপুনি
1: আৰু মোৰো সৌভাগ্য আচলতে মই এনেকুৱা এনেধৰণৰ ছাত্ৰ বা ছাত্ৰী তেনেকে লগ পাইছো। মোৰ আজিও মানে বহুত ভাল সম্পৰ্ক আচলতে, এইটোৱে মই ক'ব লাগিব। ইয়ত ফেষ্টিভেল সেইটো এটা মানুহৰ মানে গোটেই কলেজীয়া জীৱনৰ এটা বহুত ডাঙৰ সেই ফেষ্টিভেলটোৱে মানুহৰ সম্পৰ্ক এনেধৰণে মানে লগ লগায় আচলতে। কি বুলি ক'ম, চব ঘৰৰ মানুহ হৈ যায়, ঘৰৰ ভাই ভনী বা তাতকেও যদি ওপৰত কিবা আছে সেই কিছুমান সম্পৰ্কৰ নামো নাথাকে, গতিকে তেনেকুৱা এটা হৈ যায়। এনেকুৱাও দিন গৈছে বিভিন্ন কাৰণত মই যাব পৰা নাছিলো, কিন্তু মই আকৌ যাবলগীয়া হয়, ল'ৰা ছোৱালী কান্দি কাটি হুলস্থুল, মই নহ'লে নহ'ব সিহঁতৰ। তোমাৰো চাগে মনত
0: আছে,
1: তোমালোকৰ সময়তে হৈছিলে, মই আকৌ ঘৰৰ পৰা আকৌ মানে তেনেকে গুচিও যাবলগীয়া মোৰ ৰেকৰ্ড আছে, কাৰণ সিহঁতে কোনো কাৰণত পাৰফৰ্ম নকৰেই, মানে ষ্টেজতেই নুঠে, গতিকে মই আকৌ গৈ সিহঁতক পাৰফৰ্ম কৰাবলগীয়া হৈছে আৰু ভাগ্য ভাল যে আৰু প্ৰাইজো পাইছে, তেনেকুৱা এটা হৈছে। গতিকে কি বুলি ক'ম আৰু, মানে ভাল লাগে, মানে ভালত কি কিবা যদি শব্দ আছে মই নাজানো আৰু এই মুহূৰ্তত। চেষ্টা কৰিছো আৰু বিভিন্ন কাম মোৰ কৰিবও মন আছে, তেনেকে আমি আগবাঢ়ি থাকো। তোমালোকেও আছা, এতিয়াও আছা, এতিয়াও আমি ভাল সম্পৰ্ক আচলতে, গতিকে চেষ্টা কৰিছো।

0: এতিয়া কথাটো হ'ল যে আমি সেই বিষয়ে পাতিলো, আকৌ মই কিতাপখনলৈ ঘূৰি আহিব বিচাৰিছো। এই সংকলনখনৰ কথা যিমান কওঁ সিমানে কম কোৱা হ'ব। মই বাৰে বাৰে আকৌ সংকলনখনলৈ এইবাবেই ঘূৰি আহোঁ যে এটা খুব কেতিয়াও কোনো নকৰা এটা পদক্ষেপ মই ভাবোঁ। ইয়াৰ পাছত সংগীতক লৈ বা এনেধৰণৰ কামক লৈ আপোনাৰ পৰিকল্পনা কেনেধৰণৰ আছে?
1: হয়, পৰিকল্পনাটো হ'ল আচলতে আমি আৰু এই এই ক্ষেত্ৰত, এই কিতাপখনৰ ক্ষেত্ৰত আৰু ক'ৰবাত গীত ক'ত ৰৈ গৈছে সেইখিনি আমি এতিয়া লিষ্ট আউট কৰি আছোঁ, ক'ত ভুল ত্ৰুটি ৰৈছে। পেইণ্টিং মিষ্টেকৰ ক্ষেত্ৰতেই হওক আছে যথেষ্ট, সেইবিলাকো আমি নোট ডাউন কৰি গৈ আছোঁ। আৰু এইখনেই যদি বৃহৎ কলেবৰত মই আচলতে এতিয়া কি হৈছে, মই নিজে যেতিয়া কিতাপখনৰ পৰা গীতবিলাক উলিয়াই পেলাই গাবলৈ চেষ্টা কৰোঁ, মোৰেই অসুবিধা হয় আচলতে। এলফাবেটিকেলি মই কৰিম বুলি ভাবিছোঁ, আৰু লগতে তেওঁৰ বিষয়গত যিবিলাক বিষয়গত হিচাপে তেওঁ প্ৰকৃতিক লৈ গীত লিখিছে, প্ৰেমক লৈ গীত লিখিছে, সমাজক লৈ গীত লিখিছে, আৰু তেনেকে আছে সাম্যবাদী ধাৰাৰ তেওঁ মানুহ আছিল, গতিকে তেনেকুৱা ধৰণৰ গীতো আছে। গতিকে সেই বিষয়বিলাক অলপমান অলপ আলোচনা কৰি কোনকেইটা গীত মানে কোনকেইটা গীততনো সেই বিষয়বিলাক বেছিকৈ প্ৰকাশ পাইছে, উদাহৰণসহ কিছুমান তেনেকুৱা প্ৰবন্ধ আচলতে মই বেলেগ ভাল ভাল লিখকৰ দ্বাৰা কৰাবও মোৰ মন আছে তেনেকৈ কাম।
0: এতিয়া আমি অকণমান গীতৰ মাজলৈ আহিব বিচাৰিছোঁ। কথাটো হ'ল যে কেৱল আপুনি এনেধৰণৰ গীতৰ কামেই কৰি থকা যে তেনে নহয়, আপুনি নিজাববীয়াকৈও যথেষ্ট গীত আপুনি কৰিছে, নিজাববীয়াকৈও বহুকেইটা গীত আপুনি মুক্তি দিছে। এই মুহূৰ্তত যদি সম্ভৱ হয় আমি এটা গীত আপোনাৰ পৰা শুনিব বিচাৰিছোঁ, নিজৰ গীত।
1: হয়, মই মোৰ ভাগ্যত যে মই এইটো ক'ব লাগিব যিহেতু জুবিন গাৰ্গৰ কথা চলি আছে, মই জুবিন গাৰ্গৰ লগত 2016 চনত এটা গীত গাইছিলোঁ হেঁপাহ। সেইটো গীত এতিয়া মোৰ মই গাব নোৱাৰিম, গতিকে সেইটো গীত নাগাওঁ। কিন্তু 2019 চনত তেনেকে গাইছোঁ মানে সপোনৰ দলিচা তাৰ আহিছিলে, তাৰপিছত আহিছিলে ঔনৈ, চেতনা, ঔ শিৱশংকৰ, তেনেকে মই কেইটামান গান গাইছোঁ আৰু আচলতে মোৰ ভাল লাগে সেইটো কাৰণেই গাইছোঁ। ঔনৈ যিটো গীত, সিও মোৰ খুব মৰমৰ ছাত্ৰ, তোমাৰো খুব ভাল বন্ধু ঝুনা কংকন ভূঞা, সেই তেওঁ লিখিছিলে গীতটো, গতিকে সেই গীতটো অকণমান গুণগুণাব লৈছোঁ। আচলতে গীতটোৰ এটা আঁৰৰ কাহিনী অকণমান মই কৈ ল'ব বিচাৰিছোঁ। এই গীতটো বৰ্তমান যিটো পৰিস্থিতি হৈ আছে, নদী এখনৰ কাহিনী বা নদীৰ যিটো ভয়াৱহতা, সেই ভয়াৱহতাৰ ওপৰতে আচলতে গীতটো লিখিছিলে চাৰিলাইন। তাৰপিছত গীতটোৰ সুৰ মই এনেই কৰি দিলোঁ, কৰি দিওঁতে সি ইমান ভাল পালে, গীতটো সম্পূৰ্ণ কৰি পেলোৱা হ'ল। গতিকে সেই গীতটোকে বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিৰ চাই পেলাই এইটো গাবলৈ লৈছোঁ। বেয়া হ'ব, বহুত বেয়া হ'ব, একদম ক্ষমা কৰিব সকলোৱে।

0: গানটোৰ যিটো দৃশ্যগ্ৰহণ আছিলে সেইটো আৰু খুব ধুনীয়া আছিলে। এতিয়া মই আপোনাক সুধিব বিচাৰোঁ যে ইতিমধ্যে সেই কথাখিনি আমি প্ৰায় পাতিছোৱে, তথাপি মই আপোনাক সুধিব বিচাৰোঁ, আপুনি গোৱালপাৰাত জন্ম হৈছিলে, গোৱালপৰীয়া এগৰাকী জীয়ৰী হিচাপে আপোনাৰ গীতৰ ক্ষেত্ৰত সেই প্ৰভাৱটোৰ কথা অকণমান কওকচোন, কেনেধৰণে আপুনি উপকৃত হৈছে, কি ধৰণৰ প্ৰভাৱ পৰিছে, বা আপুনি যে ক'লে মই সৌভাগ্যৱান মই গোৱালপৰীয়া হিচাপে, এই প্ৰভাৱটোৰ কথা অকণমান কওকচোন।
1: হয়, মই গোৱালপৰীয়া লোকগীত গাওঁ, কিন্তু যিমানখিনি আচলতে মই কৰিব লাগিছিল মই কৰিব এতিয়ালৈকে পৰা নাই, কিন্তু মোৰ ইচ্ছা আছে আৰু মোৰ এটা সপোন আছে, মই কৰিম, এই দিশত আগবাঢ়িবই লাগিব। কাৰণ এতিয়া দেখিছোঁ লোকগীতৰ যিটো মানে প্ৰসাৰ বা প্ৰচাৰ খুবেই কম, মানুহে শুনে, শুনালে শুনে আৰু শুনিব যদি আমি অলপ নতুনকৈ বা অলপ ভালকৈ কৰোঁ, বৰ্তমান প্ৰজন্মই ভাল পোৱাকৈ আমি যদি আগবাঢ়োঁ তেতিয়াহ'লে কিন্তু শুনিব আচলতে। আৰু বেছি মানে কিনো ক'ম, এই মাত্ৰ যিটো মই গীত গাইছোঁ ঔ নৈ, এই গীতটোৱে আচলতে এটা এটা লোকগীতৰ সুৰৰ প্ৰভাৱতে হয়, আৰু অকণমান কলি এটা আচলতে এই গীতটোত আছে, স্থায়ী এটা কাজল ভমৰা বুলি গীত এটা আছিল, লোকগীত এটাৰ প্ৰভাৱতে আচলতে এই সুৰ কৰা গৈছিলে। গতিকে মই যথেষ্ট উপকৃত হৈছোঁ, মই উপকৃত হৈছোঁ, কিন্তু মই ৰিটাৰ্ণ হিচাপে মই দিব পৰা নাই, কিন্তু নিশ্চয় দিম, মই এই বিষয়ে মই আগবাঢ়িম।
0: এই যে এটা ৰাজস্থানী লোকগীত ধৰক কেশৰীয়া পধাৰো মাৰে দেশ বা চৌধুৰী গানটো, ঠিক তেনেকে পঞ্জাৱৰ বিভিন্ন ধৰণৰ লোকগীত, সেইসমূহ যথেষ্ট পৰিমাণে সকলোৰে মুখে মুখে, আমাকো যদি কয় অকমান ক'ৰবাত শুনিলে আমিও গাই দিব পাৰিম, কিন্তু তাৰ তুলনাত অসমৰ ইমান সমৃদ্ধিশালী লোকগীত সংগীতৰ এটা ভঁৰাল আছে যি যিমান দূৰলৈকে যাব লাগিছিলে তাক নিছে, কোক ষ্টুডিঅ' পৰ্যন্ত পাইছে, কিন্তু তাক যিমান পৰ্যায়লৈকে আমি নিব লাগিছিল, যিমান পৰ্যায়লৈকে সমাদৃত হ'ব লাগিছিল, সেই সমাদৰটো আচলতে পোৱা নাই। মই আপোনাৰ পৰা জানিব বিচাৰিছো কেনেধৰণৰ পদক্ষেপ বা কেনেধৰণৰ ব্যৱস্থা ল'লে এই গীতসমূহক এই ধৰণৰ এটা জনপ্ৰিয়তা বা এই ধৰণৰ এটা সমাদৰ পৰ্যায়লৈ নিব পৰা যাব।
1: সেইটোৱে আমি মই অকণ কৈছোৱে আচলতে, নতুন প্ৰজন্মই ভাল পোৱাকে যদি আমি সংগীতৰ কাম কৰো, গোৱালপৰীয়া লোকগীতত দতৰা এইটো কম্পালচৰী বাদ্যযন্ত্ৰ, বা গোৱালপৰীয়া যিটো ঢোল বা জুনুকা চাৰিংগা এনেকুৱা ধৰণৰ বাদ্যযন্ত্ৰবিলাক আমি ব্যৱহাৰ কৰিবই লাগিব, কিন্তু নতুন ধৰণে কৰিব লাগিব। সদায় যিটো পুৰণি আছে, পুৰণিক যদি আমি খামোচ মাৰি ৰাখোঁ তেতিয়া কিন্তু আমি কোনো আগবাঢ়িব নোৱাৰিম সকলো ক্ষেত্ৰতে, মোৰ সেইটো চিন্তা আৰু মই ভাবোঁ আচলতে, ভুলো হ'ব পাৰে। কিন্তু সেই বাদ্যযন্ত্ৰখিনি সংগত কৰি আচলতে নতুন ধৰণে যদি সংগীত কৰা হয়, মই মানে মই সুৰৰ কথা নকওঁ, সুৰটো কিন্তু একে ৰাখিব লাগিব, নহ'লে দুটাৰ নিজস্ব মাদকতা হেৰাইয়ে যাব, সেইটো গোৱালপৰীয়া লোকগীত হৈ নাথাকিব। তেতিয়া সুৰৰ ক্ষেত্ৰত সেইটো ৰাখি, একদম নিজস্বতাটো ৰাখি, বাকী সংগীতৰ ক্ষেত্ৰত যিখিনি মিউজিক, সেই মিউজিকৰ ক্ষেত্ৰত অকণ হ'লেও কিন্তু নতুনত্ব আনিব লাগিব, যাতে আমাৰ ন ন প্ৰজন্মই মানে সেইটো গ্ৰহণ কৰে। তেনেকে আগবাঢ়িলে কিন্তু আমি আগনবঢ়াৰ কিন্তু কথাই নাই আচলতে। তেনেকে
0: আমি সততে দেখিবলৈ পাওঁ যে যদিও বা কয় যে লোকসংগীতৰ কোনো ধৰণৰ স্ক্ৰিপ্ট নাথাকে, বা লোকসংগীত যি মুখে মুখে চলি আহিছে সেইসমূহেই লোকসংগীত, কিন্তু লোকসংগীতক সেই যিটো ৰূপৰ ৰূপ দিয়াৰ কথা আপুনি ইতিমধ্যে ক'লে, তাক দিবৰ কাৰণেও শুদ্ধ ৰূপ এটা কিন্তু জৰুৰী, তাৰ অন্তত জকা এটা শুদ্ধ ৰূপত জৰুৰী, তাৰ বাবে যেনেধৰণে এই কিতাপখন প্ৰস্তুত কৰা হ'ল, লোকসংগীতৰ ক্ষেত্ৰতো তেনেধৰণৰ কিবা পৰিকল্পনা আছে নেকি যে এইধৰণে এখন কিতাপ প্ৰস্তুত কৰা হ'ব আৰু এনেধৰণে চৰ্চা কৰা
1: যিহেতুকে আছে, গতিকে মই লোকগীতৰ তেনেকুৱা পৰিকল্পনা কৰিছো বুলি মই নকওঁ বাৰু। হীৰেণ দাস তেওঁৰ খুব ধুনীয়াকে আছে, ইমান ধুনীয়াকে বিষয়গত হিচাপে আছে, মানে প্ৰকৃতি বিষয়ক গোৱালপৰীয়া লোকগীত, প্ৰেম বিষয়ক, কৃষ্ণ ৰাধা কৃষ্ণৰ প্ৰেম বিষয়ক, তেনেকুৱা মানে বিষয় হিচাপে ধুনীয়াকে সেই লোকগীতবিলাক ভাগ কৰা আছে, কিন্তু স্বৰলিপিৰ ক্ষেত্ৰত তেনেকুৱা নাই আচলতে। আৰু সেইটোও হয়, তুমি অলপ আগতে কৈছাই যে যিহেতুকে মোক বাগৰি অহা মই

0: সেইটো এটা সুৰ যেনেকে গাইছো কোনোবা বেলেগ গায়কে অলপ বেলেগকে গাব হয়তো সেই শুনাৰ পাৰ্থক্যটোৰ কথা যিটো শুনি ভাল পায় মানুহে সেইটোকে গ্ৰহণ কৰিব কথা সেইটোৱে আৰু
1: নিশ্চয় বহু কথা পাতিলো আৰু এটা গীত শুনিব বিচাৰিছো
0: লোকগীতৰ কথা কৈছে যিহেতু
1: লোকগীতে আমি সুধিব বিচাৰো

0: চাওঁতে চাওঁতে আমাৰ অনুষ্ঠান প্ৰায় সামৰিবলৈ হৈছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে নতুন প্ৰজন্মৰ বহু সংখ্যক আগ্ৰহী সংগীতৰ প্ৰতি, বহু সংখ্যকে ভাল কামো কৰি আছে। মই যিহেতু আপুনি দিনটোৰ বেছিভাগ সময় নতুন প্ৰজন্মৰ সৈতে কটায়, মই অকণমান কেইটামান পৰামৰ্শ আপোনাৰ পৰা বিচাৰিছোঁ, গীতৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন ক্ষেত্ৰতে অকণমান কেইটামান পৰামৰ্শ বিচাৰিছোঁ।
1: আচলতে পৰামৰ্শ দিব পৰা ধৰণৰ মানুহ মই এতিয়াও হৈ উঠা নাই, মই নাভাবোঁ। আচলতে মই সেই নৱপ্ৰজন্মৰ লগত, নতুন প্ৰজন্মৰ লগত মই বন্ধুৰ দৰে থাকোঁ। তেওঁলোকৰ ভাল বেয়া দুখ সুখ মই চকুৰ আগত দেখিছোঁ আৰু সেইখিনি মই যিমান পাৰোঁ মই সমাধান কৰিবলৈহে আগবাঢ়োঁ। গতিকে মই পৰামৰ্শ বুলি নকওঁ, আৰু তেনেকৈ মই যিমান যিখিনি ল'ৰা ছোৱালীৰ লগত তেনেকৈ আছোঁ তেওঁলোকক, কিন্তু মই বেয়াৰ ফালে যোৱা মই এতিয়ালৈকে ৰেকৰ্ড তেনেকৈ পোৱা নাই, বা মই শুনিবলৈও পোৱা নাই, দেখিবলৈও পোৱা নাই। গতিকে অভিভাৱকৰ ক্ষেত্ৰতো আচলতে হয় অকণ শাসনটো লাগিবই, তথাপিও বৰ্তমান যিটো প্ৰজন্ম আচলতে তেওঁলোকে তেওঁলোকৰ কথা শুনাটো বিচাৰে, সদায় তেওঁলোকে শুনি থকাটো নিবিচাৰে। তেওঁলোকৰো এটা ছাইড থাকে, দিশ থাকে, তেওঁলোকৰো কিবা ক'বলগীয়া থাকে, সেইটো আচলতে আমি যিমান পাৰোঁ বুজিবলৈ চেষ্টা কৰিব লাগে। কেতিয়াবা ময়েই শুদ্ধ নহয় বা ডাঙৰেই সদায় শুদ্ধ হ'ব নোৱাৰে, তেওঁলোকে ভুল হ'ব পাৰে, কিন্তু তেওঁলোকৰ দিশৰ পৰা চালে কেতিয়াবা তেওঁলোকৰ শুদ্ধতাটো ওলাই পৰে। অকণ আলোচনা কৰি সেই সমস্যাবিলাক কিবা যদি থাকে, আগবাঢ়িলেতো আগবাঢ়িছেই, আৰু নিজৰ ধৰণে আগবাঢ়ক। অলপ মানে আচলতে নিজেও চাওক যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী যি দিশত যাবলৈ বিচাৰিছে সেই দিশটো কেনেধৰণে আগবাঢ়িলে ভাল হ'ব বুজাবলৈ চেষ্টা কৰক। ভালকৈ ক'লে কিন্তু নুশুনা কথা নাই, আচলতে তেওঁলোকেও শুনে, তেওঁলোকেও বুজি পায়, সেইখিনিয়ে আৰু কথা।
0: সংগীতৰ ক্ষেত্ৰত যিসকল আগবাঢ়ি আছে তেওঁলোকক কি ক'ব?
1: সংগীতৰ ক্ষেত্ৰত মই কি বুলিনো ক'ম, আচলতে আজিকালি বহুত আচলতে টেলেণ্টেড ল'ৰা ছোৱালীবিলাক, আমাতকৈতো বহুত টেলেণ্টেড, ইমান ধুনীয়া ধুনীয়া গান লিখে, সুৰ কৰে, কম্প'জ কৰে, বা ষ্টুডিঅ'ৰো বিভিন্ন ধৰণৰ তেনেকুৱা কাম, কভাৰ ছংবিলাক ইমান ধুনীয়া গায়, কিছু কিছু ক্ষেত্ৰততো এনেকুৱা লাগে অৰিজিনেলতকৈও যেন কিবা ভাল লাগিছে শুনি, তেনেকুৱা হয়। গতিকে গীত গাওক আৰু গান গাই থাকক, গান গাই

0: থাকক আৰু কম্পিটিশ্যন মনোভাৱটো কিছু ক্ষেত্ৰত বেয়া আৰু কিছু ক্ষেত্ৰত কিন্তু মই কিন্তু বেয়া বুলি নকওঁ, কৰি থাকিব লাগে আচলতে মানদণ্ডটো বা নিজৰ প্ৰেক্টিচটোৰ কাৰণে। কিন্তু কেতিয়াবা অলপ খেলিমেলি হোৱা দেখা যায় বাৰু, সেইটো বেলেগ কথা। আৰু কি বুলিনো ক'ম, কামবিলাক কৰি থাকক আচলতে তেওঁলোকে। আৰু আজিকালি এটা ভাল, আমাৰ সময়ত সেইটো নাছিলে আচলতে, ছ'চিয়েল মিডিয়া। সেই ছ'চিয়েল মিডিয়াত অকণ এক্টিভ হৈ থাকি পেলাই সেই গানৰ ক্ষেত্ৰত অকণ আগবাঢ়ক। বিশেষকৈ যদি কোনোবাই যদি ক্লাছিকেলটো যদি শিকা নাই, সেইটো শিকক। আৰু আজিকালি গুৰু বা ঘৰতো যাব নালাগে, আহিবও নালাগে, অনলাইনেই ধুনীয়াকৈ শিকিব পাৰি কোনোবা গুৰুৰ ওচৰত নিশ্চয়। গতিকে অনলাইনো তেওঁলোকে সেয়া শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু ভাল হ'ব।
1: আপোনাৰ পৰিকল্পনাৰ কথা যদি সুধো সংগীতৰ ক্ষেত্ৰত,
0: হয় মোৰ পৰিকল্পনা আচলতে মই গাই আছো আৰু ভালে বেয়াই কিবা কিবি গান মই কৰিম। মই লোকগীতৰ ক্ষেত্ৰতো মই অলপ আগতে ক'লো পৰিকল্পনা এটা আছেই মোৰ অলৰেডি। আৰু এতিয়া অলপ আগতে এটা কথা সুধিছে যে মই নতুন প্ৰজন্মৰ লগত লগ লাগি আচলতে আমি বহুত, মোৰ মতে আৰু আমি বহুত সদৰ্থক কথাই চিন্তা কৰোঁ, পজিটিভ। আমি অলপতে এখন মানুহে চাব পাৰা বা নোৱাৰাকে G11 বুলি এখন শ্বৰ্ট ফিল্ম এখন আমি উলিয়াইছোঁ, য'ত তুমি ভইচ অভাৰো দিছা, বহুত ধন্যবাদ। খুব ধুনীয়া হৈছে, মানে আমি ভাল পাইছোঁ আৰু। আপুনি দৰ্শকে কি পাইছে নাজানো, কোনোবাই যদি চোৱা নাই এই মানে এই মাধ্যমেদিয়ে কৈছোঁ চাব G11খন। গতিকে আৰু তেনেকুৱা ধৰণৰে পৰিকল্পনা আছে। আৰু সেই পৰিকল্পনাতে আচলতে মোৰ কিবা গীত হওক বা কিবা তাত জোখে কৰিব মন আছে, মানে এক্সট্ৰাকে কিবা এলবাম বা তেনেকে একো ভবা নাই। যদি কিবা আমি শ্বৰ্ট ফিল্ম কৰোঁ, কিবা ছিৰিজ কৰোঁ, তাত যদি আমি কিবা ভৰাব পাৰোঁ, তেনেকে অন্তৰ্ভুক্ত কৰিব পাৰোঁ, তেনেকে অলপ সেইবিলাক অকণ আছে আৰু গীতৰ ক্ষেত্ৰত। আৰু বাকীটো সেয়া আগবাঢ়ি আছো বুলিয়ে ক'ব পাৰি, আমাৰ এটা পৰিকল্পনা হৈ আছে আৰু এইটো দিশত।
1: এতিয়া কথা হ'ল, আজি আকাশবাণী গুৱাহাটীত এই অনুষ্ঠানত উপস্থিত হৈ কেনেকুৱা লাগিলে, একেবাৰে শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
0: কিমান ভাল লাগিছে, ইমান এটা মানে কেনেকুৱা ধৰণৰ ফূৰ্তি মই মানে ভাষাৰে বুজাব নোৱাৰিম। আজি মই এইখন মঞ্চতে কওঁ, মোৰ দেউতা এতিয়া নাই, তেওঁৰ বহুত সপোন আছিলে যে মানুহৰ ছোৱালীক লৈ বেলেগ বেলেগ ধৰণৰ সপোন থাকে আচলতে। কিন্তু মোৰ দেউতাৰ অলপ বেলেগ ধৰণৰ সপোন আছিলে যে মোৰ নামটোৰ আগত ডক্টৰেট পঢ়িব লাগে, আৰু এদিন যদি মোৰ ছোৱালীৰ গান মই ৰেডিঅ'ত শুনিলোঁ হয় তো মই মানে ভালকৈ যাব পাৰিলোঁ হয়। সেইটো আজি অলপ হ'লেও আচলতে হ'ল, সম্পূৰ্ণ হ'ল, আৰু একমাত্ৰ সেইখিনি সম্ভৱ হৈছে তোমালোক আটাইৰ কাৰণে। গতিকে বহুত ধন্যবাদ, দেউতা নাই যদিও ক'ৰবাত হয়তো শুনি আছে, আশা ৰাখিছোঁ।
1: আমি অনুষ্ঠান সামৰিব লাগিব, আমি তাৰ লগে লগে আপোনাক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতাও জনাইছোঁ, এইবাবে জনাইছোঁ যে সময়খিনি আপুনি আমাক দিলে। তাৰ সমান্তৰালভাৱে আপোনাৰ সৈতে যিখিনি কথা পাতিলোঁ, আমি আশা কৰোঁ এই কথাখিনি ক'ৰবাত যিসকলে অনুষ্ঠান চাইছে তেওঁলোক যথেষ্ট পৰিমাণে উপকৃত হ'ব। আমি বিভিন্ন ধৰণৰ কথা পাতিলোঁ, লোকসংগীতৰ বিষয়ে আমি পাতিলোঁ, এই সংকলনখনৰ কথা আমি পাতিলোঁ, তাৰ সমানে সমানে শৃংখলিত এটা প্ৰজন্মক কেনেধৰণে এটা দিশৰে আগবঢ়াই লৈ যাব লাগে সেই বিষয়ে আমি কিছু কথা পতাৰ চেষ্টা কৰিলোঁ, সময় যথেষ্ট কম, তাৰ মাজতে বহু কথা আমি ধৰি ৰাখিছোঁ, পাতিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ অনুষ্ঠানটি চাই, প্ৰতিগৰাকী অনুষ্ঠানটি শুনি প্ৰতিগৰাকী শ্ৰোতা অত্যন্ত ভাল পাইছে, যিসকলে আমাক ফেচবুক যোগে চাই আছে তেওঁলোকো যথেষ্ট পৰিমাণে উৎসাহী হৈছে। মই পুনৰবাৰ ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ, শশাংকক ধন্যবাদ জনাইছোঁ গীটাৰ সংগত কৰাৰ বাবে, দেৱাহুতিক ধন্যবাদ জনাইছোঁ ফেচবুক লাইভত আমাক সহায় কৰাৰ বাবে। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগে আজিৰ হেল্ল' যুৱবাণীৰ পৰা মই ভাস্কৰ বিদায় লৈছোঁ, নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাসকলে লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী শুনিলে। আজিৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল কণ্ঠশিল্পী, লেখিকা তথা কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ পিনাকী দাস। অনুষ্ঠানৰ আঁত ধৰিলে ভাস্কৰ শইকীয়াই। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা শ্ৰুতিৰ সৈতে মই স্নেহাই আজিলৈ ইমানতেই বিদায় লৈছোঁ, নমস্কাৰ।

সেয়া আছিল যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু টিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপৰ জৰিয়তেও শুনিব পাৰে। এতিয়া শুনিবলৈ পাব টুডে ইন পাৰ্লিয়ামেণ্ট।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিএৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপৰ জৰিয়তেও শুনিব পাৰে। এতিয়া সময় হৈছে ৰামধেনুৰ।

বৰষুণ এটা শব্দই যেন মনলৈ লৈ আহে হাজাৰটা অনুভৱ। কেতিয়াবা ই শৈশৱৰ স্মৃতি, কেতিয়াবা ই প্ৰেম, কেতিয়াবা বিষাদ, আৰু কেতিয়াবা নতুন আশাৰ আৰম্ভণি। আকাশত যেতিয়া ক'লা ডাৱৰবোৰে লাহে লাহে গোট খাবলৈ আৰম্ভ কৰে, বতাহ জাকে যেতিয়া মাটিৰ বুকুত লুকাই থকা কোনো পুৰণি গোন্ধ কঢ়িয়াই আনে, তেতিয়াই যেন প্ৰকৃতিয়ে আমাক কিবা এটা ক'বলৈ আৰম্ভ কৰে, আৰু তাৰ পাছত আকাশৰ বুকুৰ পৰা টুপ টুপকৈ নামি আহে বৰষুণ। বৰষুণৰ প্ৰথমটো টোপাল মাটিত পৰাৰ লগে লগেই যেন পৃথিৱীখনে এটা দীঘলীয়া স্বস্তিৰ নিশ্বাস লয়। গ্ৰীষ্মৰ প্ৰখৰ ৰ'দত শুকাই যোৱা মাটিয়ে বৰষুণৰ পানী আঁকোৱালি লয়। সেই মাটিৰ পৰা ওলোৱা চিনাকি গোন্ধটোৱে আমাৰ মনলৈ লৈ আহে এক অদ্ভুত শান্তি। এই গোন্ধৰ সৈতে জড়িত হৈ থাকে আমাৰ শৈশৱ, আমাৰ গাঁও, আমাৰ পথাৰ, আমাৰ ঘৰ আৰু বহুতো পাহৰিব নোৱাৰা স্মৃতি।

শৈশৱত বৰষুণ মানেই আছিল এক উৎসৱ। স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ পথত বৰষুণ আহিলে কেতিয়াবা ছাতি থাকিলেও আমি ইচ্ছা কৰিয়ে দি দিছিলোঁ। কেতিয়াবা কাগজৰ নাও সাজি পানীৰ সোঁতত উটুৱাই দিছিলোঁ। কেতিয়াবা আকৌ বন্ধুৰ সৈতে বোকাময় পথত দৌৰি ফুৰিছিলোঁ। সেই সময়ত বৰষুণে কাপোৰ তিয়াইছিল, কিন্তু মনটো ভৰাই তুলিছিল আনন্দৰে। আজি আমি ডাঙৰ হৈছোঁ, ব্যস্ত হৈছোঁ, দায়িত্বৰ ভৰত হেঁচা খাইছোঁ, কিন্তু বৰষুণ আহিলেই আমাৰ ভিতৰত লুকাই থকা সেই শিশুটোৱে যেন আকৌ এবাৰ চকু মেলি উঠে।

বৰষুণ কেৱল শিশুৰ আনন্দ নহয়, এজন কৃষকৰ বাবে বৰষুণ হৈছে জীৱন। শুকাই যোৱা পথাৰলৈ যেতিয়া বৰষুণ নামে, তেতিয়া কৃষকৰ চকুত আশাৰ পোহৰ জ্বলি উঠে। সেই বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰে তেওঁৰ খেতি, তেওঁৰ পৰিয়াল, তেওঁৰ সপোন। বৰষুণৰ প্ৰতিটো টোপাল যেন তেওঁৰ বাবে একোটা আশীৰ্বাদ। পথাৰ সেউজীয়া হৈ উঠিলে কেৱল মাটিয়েই নহয়, কৃষকৰ মনটোও সেউজীয়া হৈ উঠে।

বৰষুণৰ আন এটা ৰূপ আছে, নীৰৱতা। কেতিয়াবা খিৰিকীৰ কাষত বহি বৰষুণ চোৱাৰ আনন্দৰ সৈতে কোনো বস্তুৰ তুলনা কৰিব নোৱাৰি। বাহিৰত টুপ টুপকৈ বৰষুণ পৰি থাকে, গছৰ পাতবোৰ লাহে লাহে কঁপি থাকে আৰু আমি নীৰৱে সেই দৃশ্য চাই থাকোঁ। সেই মুহূৰ্তত যেন পৃথিৱীৰ সকলো কোলাহল অলপ সময়ৰ বাবে থমকি ৰয়। বৰষুণৰ শব্দই কেতিয়াবা সংগীতৰ দৰে মন শান্ত কৰে। কেতিয়াবা বৰষুণে আমাৰ মনৰ কথাও কৈ যায়। যিবোৰ কথা আমি কাকো ক'ব নোৱাৰোঁ, যিবোৰ অনুভৱ বুকুৰ ভিতৰত জমা হৈ থাকে, বৰষুণৰ টোপালবোৰে যেন সেই অনুভৱবোৰৰ ভাষা কৈ পৰে। কেতিয়াবা বৰষুণৰ সৈতে আমি হাঁহো, কেতিয়াবা নীৰৱে চকুলোটোকো। কিন্তু বৰষুণে আমাক এটা কথা সদায় মনত পেলাই দিয়ে, কোনো অনুভৱেই চিৰস্থায়ী নহয়।

জীৱনটো বৰষুণৰ দৰে, কেতিয়াবা আকাশ মেঘেৰে আৱৰি যায়, সকলো ফালে অন্ধকাৰ যেন লাগে। আমি ভাবোঁ এই অন্ধকাৰ কেতিয়াও শেষ নহ'ব, কিন্তু বৰষুণে আমাক শিকায় ডাৱৰ যিমানেই ক'লা নহওক কিয় তাৰ পাছত এদিন আকাশ নিশ্চয় পৰিষ্কাৰ হয়। বৰষুণৰ পাছত যেনেকৈ মাটিয়ে নতুন জীৱন লাভ কৰে, তেনেকৈ জীৱনৰ কঠিন সময় পাৰ হৈ যোৱাৰ

পাছত আমিও নতুন শক্তিৰে উঠিব পাৰোঁ। মানুহৰ মনৰ এক নীৰৱ অনুভৱ বৰষুণ। সেয়ে পৰৱৰ্তী সময়ত যেতিয়া বৰষুণ আহিব, অলপ সময়ৰ বাবে থমকি ৰ'ব, খিৰিকীখন খুলি বাহিৰলৈ চাব, বৰষুণৰ টোপালবোৰ শুনিব, অনুভৱ কৰিব মাটিৰ গোন্ধ। হয়তো আপুনি বুজি পাব প্ৰকৃতিয়ে আমাৰ সৈতে কথা পাতি আছে, আৰু হয়তো সেই মুহূৰ্তত আপুনি অনুভৱ কৰিব বৰষুণ কেৱল নামি নাহে, বৰষুণে আমাৰ মনৰ ভিতৰতো কিবা এটা জগাই তোলে, এটা স্মৃতি, এটা অনুভৱ, এটা আশা আৰু জীয়াই থকাৰ এক নতুন কাৰণ।

শ্ৰোতাসকলে ইমান পৰে ৰামধেনু শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান। প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু টিএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্টজত। সময় এতিয়া নিশা 10 বাজিছে আৰু ইয়াৰ লগে লগেই আৰম্ভ কৰিছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত পণ্ডিত যশৰাজৰ কণ্ঠৰ শাস্ত্ৰীয় সংগীত শুনিবলৈ পাব ৰাগ বাগেশ্বৰী।

শ্ৰোতাসকলে ইমানপুৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু টিয়াৰিং ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া সময় নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান সূচীৰ। আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰৰ অনুষ্ঠান পুনৰ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 বজাত। তেতিয়ালৈ মই ৰূপচন্দাই বিদায় লৈছো। ধন্যবাদ, নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 7 দিন, 1948 শকাব্দৰ শাওন মাহৰ 2 দিন, 2026 খ্ৰীষ্টাব্দৰ